এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ অপূৰ্ব বেজবৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক স্বপ্নীলৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অমূল্য কুমাৰ দাসৰ, সুৰ বিষ্ণু কলিতাৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ সোণ বৰবৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক শুভ্ৰা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গণেশ চন্দ্ৰ গগৈৰ, সুৰ হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ দেৱীদাস।

নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত হোৱা লোকৰ সংখ্যা 392 বৃদ্ধি পাইছে আৰু বানৰ পাছৰে পৰা দেশ দুখনত 1468 জন লোক সন্ধানহীন হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি নেপালত 389 আৰু তিব্বতত 3 জন লোকে প্ৰাণ হেৰুৱাইছে। একেদৰে বানৰ পাছৰে পৰা নেপালত 910 জন আৰু তিব্বতত 558 জন লোক সন্ধানহীন হৈ আছে। ইপিনে ভোটে কোশি নৈৰ উৎপত্তিস্থলত সৃষ্টি হোৱা হ্ৰদ ভাঙি পুনৰ বান সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰা হৈছে। এনে হলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি আশংকা কৰা হৈছে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালত সন্ধানহীন হোৱা লোকসকলৰ ভিতৰত 290 জন ভাৰতীয় নাগৰিক আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লী মহলে জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত শ্ৰমিক আৰু বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলৰ সুমসূত্ৰ উলিয়াবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বান প্ৰভাৱিত এলেকাত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ অৱস্থা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰয়াস চলাই থকা হৈছে। তেওঁ কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ বিভিন্ন মন্ত্ৰালয় ভৱন সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিয়াই আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ভাৰতে বৰ্তমানলৈকে 84 জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী 1 জলবিদ্যুৎ প্ৰকল্পৰ 63 গৰাকী শ্ৰমিক আৰু তামিলনাডুৰ 21 গৰাকী লোক আছে। অসম চৰকাৰে বানৰ ফলত নেপাল আৰু তিব্বত সীমান্তত আৱদ্ধ হৈ পৰা ৰাজ্যৰ লোকসকলৰ সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীস্থিত অসম ভৱনে বিপদগ্ৰস্ত অসমৰ লোকসকলৰ বাবে কেইবাটাও জৰুৰীকালীন নম্বৰ মুকলি কৰি সহায় যোগাযোগ সমন্বয় আৰু তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰিছে। কালি অসম ভৱনৰ আৱাসিক আয়ুক্তৰ কাৰ্যালয়ে এখন জাননীযোগে নেপালত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক যিকোনো সহায়ৰ বাবে ভৱনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নেপালী খুঁটিৰ লোকসকলৰ সহায়ৰ বাবে ছিকিমৰ গেংটকৰ কাউন্সিল অব ইভাঞ্জেলিকেল প্ৰেছ বেটেৰিয়ান চাৰ্চৰ ছ'চিয়েল ছাৰ্ভিচ কমিটী আগবাঢ়ি আহিছে। কমিটিখনৰ সচিব বীৰবল ৰায়ৰ নেতৃত্বত কালি 4 গৰাকী সদস্যৰ প্ৰতিনিধি দল এটাই নেপালী খুঁটিৰ বানপীড়িত লোকসকলৰ মাজত চিলিং ফেন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

0: মন্ত্ৰী সচিব বীৰবল ৰায় এইদৰে কয়।
1: হম ছিকিম সে হে আৰু ছিকিম সে এক চাৰ্জ হে ইভাঞ্জেলিকল প্রেসবিটেরিয়ান চার্চ অফ সিকিম ইসকা অধীনস্থ এক সোশ্যাল সার্ভিস কমিটি হ্যায় আর ইয়ে কমিটি সে হম প্রতিনিধিত্ব করকে আয়ে হ্যায় আর ইস বার হম হামারা সংস্থান হামারা ইনস্টিটিউশন কো হম চার আদমি প্রতিনিধিত্ব করকে আয়ে হ্যায় আর হমনে ইয়াহা পে অভি ইয়ে নেপালি খুটি বস্তি মে 45 লোগো কো কে লিয়ে জো জো সিলিং ফ্যান হ্যায় আজ বিতরণ কিয়ে হ্যায় আর ইসকে বাদ হম সিগনাল বস্তি দুসরা বস্তি ভি যায়েগা জিতনা হমনে জো সূচি মিলা হ্যায় আদমিও কো আর উনকা আধার মে হম ইয়ে হামারা
0: ইভাঞ্জেলিকেল প্ৰেছ ভেটেৰিয়ান চাৰ্চৰ ছ'চিয়েল ছাৰ্ভিচ কমিটীয়ে নেপালী গোটৰ 45 গৰাকী লোককে ধৰি অঞ্চলটোৰ 116টা পৰিয়ালক সহায়ৰ হাত আগবঢ়ায়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত কালি পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু জনকল্যাণমূলক বিষয়সমূহ সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই সভাপতিত্ব কৰা সভাখনত বিশেষকৈ ভি ভি জি ৰামজী গ্ৰামোন্নয়নমূলক কাম, পি এম এ ৱাই জি, 15 সংখ্যক বিত্তীয় আয়োগৰ পুঁজি, ৰেচন কাৰ্ডৰ সত্যাপন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে জড়িত বিষয়সমূহৰ অগ্ৰগতি আৰু ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জনসাধাৰণৰ বাবে চৰকাৰী আঁচনিসমূহৰ সুফল সঠিকভাৱে আৰু সময়মতে নিশ্চিত কৰাৰ প্ৰতি এই সভাত গুৰুত্ব আৰোপ কৰা হয়। সভাত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গ উপস্থিত থাকে। অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা ডিব্ৰুগড়ত য়নেক্স ছানৰাইজ 74 সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। 2 ছেপ্টেম্বৰলৈকে হ'বলগীয়া প্ৰতিযোগিতাখন কালি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে বৰ্তমান সমগ্ৰ দেশতে ক্ৰীড়াৰ পৰিৱেশ আৰু বাতাবৰণৰ ফলত ভাৰতে দেশ বিদেশত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে শ্ৰেষ্ঠত্ব অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ দিগন্ত কলিতাৰ।

জুবিন গাৰ্গ আৰু অৰ্ণৱৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গীতাহাতী কাকতিৰ, সুৰ সংগৃহীত।

অনুষ্ঠানৰ শেষত শুনক জুবিন গাৰ্গৰ কণ্ঠৰাণীতি গীত। গীতৰ কথা সুৰজিতৰ, সুৰ ডেনিছ বেংছৰ।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত লোকৰ সংখ্যা 392 বৃদ্ধি অসমৰ আৱদ্ধ লোকৰ বাবে ৰাজ্যিক জৰুৰীকালীন নম্বৰ মুকলি গুজৰাটৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক গুজৰাটৰ বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা অসমতো কাৰ্যকৰী কৰাক লৈ আলোচনা ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ অহা 5 বছৰত কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত দেশজুৰি ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন আৰু ডিব্ৰুগড়ত য়োনেক্স ছানৰাইজ 74 সংখ্যক সদু অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। নেপাল তিব্বতৰ বিধ্বংসী বানত নিহত লোকৰ সংখ্যা 392 বৃদ্ধি পাইছে আৰু বানৰ পাছৰে পৰা দেশ দুখনত 1468 জন লোক সন্ধানহীন হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি নেপালত 389 আৰু তিব্বতত 3 জন লোকে প্ৰাণ হেৰুৱাইছে। একেদৰে বানৰ পাছৰে পৰা নেপালত 910 জন আৰু তিব্বতত 558 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে নৈৰ পাৰ আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰা বস্তি এলেকাসমূহত অভিযান চলাই আছে। অঞ্চলটো এতিয়াও বিপদৰ পৰা মুক্ত হোৱা নাই। ভোটেকোশি নৈৰ উৎপত্তিস্থলত নতুনকৈ হ্ৰদৰ সৃষ্টি হৈছে আৰু এই হ্ৰদ ভাঙি প্ৰবল সোঁতেৰে পুনৰ পানীৰ ঢল নামি অহাৰ আশংকা সৃষ্টি হৈছে। এনে হলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে আৰু উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিব পাৰে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালত সন্ধানহীন হোৱা লোকসকলৰ ভিতৰত 290 জন ভাৰতীয় নাগৰিক আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লী মহলে জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত শ্ৰমিক আৰু বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলৰ সুমূত্ৰ উলিয়াবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বান প্ৰভাৱিত এলেকাত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ অৱস্থা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰয়াস চলাই থকা হৈছে। তেওঁ কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ বিভিন্ন মন্ত্ৰালয় ভৱন সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিয়াই আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ভাৰতে বৰ্তমানলৈকে 84 জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলি 1 জলবিদ্যুৎ প্ৰকল্পৰ 63গৰাকী শ্ৰমিক আৰু তামিলনাডুৰ 21গৰাকী ব্যক্তি আছে। অসম চৰকাৰেও বানৰ ফলত নেপাল আৰু তিব্বত সীমান্তত আৱদ্ধ হৈ পৰা ৰাজ্যৰ লোকসকলৰ সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীস্থিত অসম ভৱনে বিপদগ্ৰস্ত অসমৰ লোকসকলৰ বাবে কেইবাটাও জৰুৰীকালীন নম্বৰ মুকলি কৰি সহায় যোগাযোগ সমন্বয় আৰু তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰিছে। কালি অসম ভৱনৰ আৱাসিক আয়ুক্তৰ কাৰ্যালয়ে এখন জাননীযোগে নেপালত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক যিকোনো সহায়ৰ বাবে ভৱনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আৱদ্ধ লোকসকলক 91010-89151 আৰু 95375726-89205705057 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীও নেপালত সন্ধানহীন আৱদ্ধ

0: বা যোগাযোগ বিচ্ছিন্ন হৈ থকা অসমৰ লোকৰ বাবে জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। এই অনুসৰি আবদ্ধ হৈ থকা লোকৰ পৰিয়ালবৰ্গই 1070-1079-112 এই নম্বৰত ফোন কৰি ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। গুজৰাট চৰকাৰে গ্ৰহণ কৰা সফল আৰু উন্নত প্ৰশাসনিক কাৰ্যপন্থা অধ্যয়ন কৰি অসমত ৰূপায়ণ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা আৰু সেইসমূহ অসমত কিদৰে কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয়। সুশাসন আৰু জনকল্যাণমূলক সেৱাৰ ক্ষেত্ৰত গুজৰাটে গ্ৰহণ কৰাৰ ৰূপৰেখা আৰু অভিজ্ঞতা অসমৰ উন্নয়নমূলক কাম কাজ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুজৰাট চৰকাৰৰ আতিথ্যৰো শলাগ লয়।
1: গুজরাট দেশ কা বেস্ট প্র্যাকটিস গভর্নেন্স পলিসিজ ফাইন্যান্সিয়াল ম্যানেজমেন্ট জিএসটি কালেকশন ये सारा मामला में सारे इश्यूज में गुजरात देश को नेतृत्व देते। तो मैं आज मेरा वित्त मंत्री और असम का चीफ सेक्रेटरी बाकी सारे ऑफिसर्स को लेके आए, मुख्यमंत्री जी से भी मुलाकात हुआ और हर्ष भाई का कॉन्फ्रेंस रूम में बैठ के पूरा तमाम जो बेस्ट प्रैक्टिसेस है इसका बारे में समझने का कोशिश किया, सीखने का कोशिश किया और जो भी संभव होगा असम में इम्प्लीमेंट करने का भी कोशिश करूंगा। यही मुद्दा सामने
0: চৰকাৰে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অহা পাঁচ বছৰত কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জলসিঞ্চন খণ্ডৰ দ্ৰুত উন্নয়ন আৰু কৃষিভূমিৰ জলসিঞ্চনৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে কালি জনতা ভৱনত অনুষ্ঠিত কৃষি আৰু জলসিঞ্চন বিভাগৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত অংশ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই বিগত পাঁচ বছৰত বিভাগটোৰ বাবে প্ৰায় 2,500 কোটি টকা আবণ্টন কৰা হৈছিল যদিও এইবাৰ অধিক পুঁজি বিনিয়োগেৰে ৰাজ্যৰ সৰহভাগ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰি কৰে। এই ক্ষেত্ৰত আঁচনি ৰূপায়ণৰ মন্থৰ গতি বা বিষয়া অভিযন্তাৰ গাফিলতিৰ বাবে পুঁজি অব্যৱহৃত হৈ ৰোৱা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহয় বুলি তেওঁ সকীয়াই দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে সৰু আঁচনিৰ পৰিৱৰ্তে 200 কোটি টকা মুঠ ব্যয়ৰ 40খন বৃহৎ আঁচনি প্ৰস্তুত কৰিবলৈকো নিৰ্দেশ দিয়ে। বৈঠকত 50 কোটি টকীয়া উত্তোলিত জলসিঞ্চন ব্যৱস্থাত অপ্ৰয়োজনীয় ইনটেক পইণ্ট আঁতৰাই ব্যয় হ্ৰাস কৰা আৰু অধিক বিতৰণ স্থান স্থাপনৰ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু সাংসদ বিজুলী কলিতা মেধিৰ উপস্থিতিত আমিনগাঁৱৰ সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটো উদ্বোধন কৰিব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309খন আসন বিশিষ্ট দৰ্শক গেলাৰীৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ 25x20 মিটাৰ জোখৰ এটা ড্ৰাইভিং পুখুৰী অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 30গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। উদ্বোধনী অনুষ্ঠানত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব। প্ৰধানমন্ত্ৰী জন ধন যোজনাই আজি 12 বছৰ সম্পূৰ্ণ কৰিছে। এই যোজনা দেশৰ বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰেক্ষাপটৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ আজি দিনটোতেই এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে 59 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে আৰু একাউণ্টসমূহত 3,17,000 কোটি টকা জমা আছে। বিশ্ব সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি উদ্যম হিচাপে এই আঁচনিয়ে দেশৰ সকলো নাগৰিকৰ বাবে বেংকিং সুবিধা লাভৰ প্ৰক্ৰিয়া সুচল কৰি তুলিছে আৰু উপান্ত শ্ৰেণীৰ লোকসকলৰ আৰ্থসামাজিক অৱস্থাৰ উন্নয়নত সহায় কৰিছে। আঁচনিখনৰ অধীনত খোলা একাউণ্টসমূহৰ প্ৰতিটোত গড়ে 5,356 টকা জমা আছে। আঁচনিখনৰ অধীনত খোলা একাউণ্টসমূহৰ 78% গ্ৰামাঞ্চল অথবা উপনগৰীয় এলেকাৰ আৰু প্ৰায় 56% মহিলাৰ। দেশজুৰি আজি ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে। পৰম্পৰা অনুসৰি এই দিনটোত ভগ্নীসকলে ভাতৃ হাতত ৰং বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লয় আৰু স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাখী বন্ধন উপলক্ষে দেশবাসীলৈ ওলগ জনাইছে।

0: ৰাষ্ট্ৰপতি মুৰ্মুৱে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ৰাখী বন্ধন প্ৰাচীন কালৰে পৰা দেশৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈ আহিছে। তেওঁ কয় যে উৎসৱত ভাতৃৰ হাতত বিশ্বাসেৰে বন্ধা ৰাখীক সুৰক্ষাৰ পবিত্ৰ বান্ধোন বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰিয়াল আৰু সম্প্ৰদায়সমূহৰ মাজৰ বান্ধোন সুদৃঢ় কৰাৰ বাবে সংকল্প ল'বলৈ আৰু এই ভাৱনাৰে বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হ'বলৈ প্ৰতিগৰাকী নাগৰিকক আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাখী পূৰ্ণিমা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্যৰ প্ৰতিগৰাকী ভনীৰ সুৰক্ষা, সন্মান, স্বাৱলম্বিত আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে চৰকাৰে সদায় দায়বদ্ধতাৰে কাম কৰি যাব। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নেপালী খুঁটিৰ লোকসকলৰ সহায়ৰ বাবে ছিকিমৰ গেংটকৰ কাউন্সিল অব ইভাঞ্জেলিকেল প্ৰেছ বেটেলিয়ান চাৰ্চৰ ছচিয়েল ছাৰ্ভিচ কমিটি আগবাঢ়ি আহিছে। কমিটিখনৰ সচিব বীৰবল ৰায়ৰ নেতৃত্বত কালি চাৰিগৰাকী সদস্যৰ প্ৰতিনিধি দল এটাই নেপালী খুঁটিৰ বানপীড়িত লোকসকলৰ মাজত চিলিং ফেন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। দলটোৱে 45গৰাকী লোককে ধৰি অঞ্চলটোৰ 116টা পৰিয়ালক সহায়ৰ হাত আগবঢ়ায়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু জনকল্যাণমূলক বিষয়সমূহ সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই সভাপতিত্ব কৰা সভাখনত বিশেষকৈ ভি ভি জি ৰামজি গ্ৰামোন্নয়নমূলক কাম, পি এম এ ৱাই জি, 15 সংখ্যক বিত্তীয় আয়োগৰ পুঁজি, ৰেচন কাৰ্ডৰ সত্যাপন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে জড়িত বিষয়সমূহৰ অগ্ৰগতি আৰু ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জনসাধাৰণৰ বাবে চৰকাৰী আঁচনিসমূহৰ সুফল সঠিকভাৱে আৰু সময়মতে নিশ্চিত কৰাৰ প্ৰতি এই সভাত গুৰুত্ব আৰোপ কৰা হয়। সভাত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়বৰ্গ উপস্থিত থাকে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত 5 ছেপ্টেম্বৰৰ দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব। প্ৰতিযোগিতাত অংশ ল'বলৈ যোগাযোগৰ বাবে দিয়া নম্বৰ দুটা হৈছে 9435110945 আৰু 7575944606। এতিয়া আহক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: নেপালৰ শেহতীয়া বান পৰিস্থিতি, নিৰুদ্দিষ্টসকলৰ মাজত বহু ভাৰতীয়, অসম তথা উত্তৰ পূবতো পুনৰ বানৰ আশংকা, দাম বৃদ্ধিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবেদকে ধৰি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। আকস্মিক বানৰ ফলত নেপালৰ বৃহৎ অঞ্চল তছনছ হৈ পৰাৰ পাছত এতিয়া নৈৰ পলস আৰু ধবংসস্তূপৰ মাজৰ পৰা ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে নেপালৰ ধবংসস্তূপত মৃতদেহৰ দম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি, দৈনিক অগ্ৰদূতসহ প্ৰায় এটাকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু ইনষ্টিটিউট অব এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজিৰ এদল গৱেষকে কেমোথেৰাপীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা এবিধ ঔষধ প্ৰস্তুত কৰাৰ কামত ব্ৰতী হৈ পৰাৰ এটা ইতিবাচক বাতৰি অসমীয়া প্ৰতিদিন কাকতে কেন্সাৰৰ কেমোথেৰাপীৰ বিকল্প চিকিৎসা হ'ব RK251 শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কংগ্ৰেছ দলৰ বাবে দেশত আজিলৈকে উমৈহতীয়া দেৱানী বিধি বলবৎ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৰা মন্তব্যৰ জেৰ টানি এটা বাতৰি আলোকচিত্ৰসহ বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত কালি অসমৰ 70খন শিক্ষানুষ্ঠানসহ দেশৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অনলাইন যোগে মত বিনিময় কৰি 2036 চনৰ অলিম্পিকত ভাৰতৰ ব্যাপক অংশগ্ৰহণ আৰু অধিক পদক অৰ্জন নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে অলিম্পিকত আৰু মেডেল লাগে যুৱ প্ৰজন্মক আবদাৰ প্ৰধানমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নেপালৰ বানৰ পাছৰে পৰা কমেও 290 জন ভাৰতীয় নাগৰিক সন্ধানহীন হৈ থকা আৰু বানৰ ফলত 200 জন আৱদ্ধ হৈ থকাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে এটলিষ্ট 290 ইণ্ডিয়ানছ মিছিং 200 ষ্ট্ৰেণ্ডেড শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে অসম চৰকাৰে নেপালত আৱদ্ধ ৰাজ্যৰ লোকসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ৰূপ। অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা ডিব্ৰুগড়ত য়নেক্সান

আজি অসমৰ আবদ্ধ লোকৰ বাবে ৰাজ্যিক জৰুৰীকালীন নম্বৰ মুকলি। গুজৰাটৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। গুজৰাটৰ বিভিন্ন খণ্ডৰ প্ৰশাসনিক সফলতা অসমতো কাৰ্যকৰী কৰাক লৈ আলোচনা। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ অহা পাঁচ বছৰত কমেও 7,000 কোটি টকা ব্যয়ৰ সিদ্ধান্ত। দেশজুৰি ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন। আৰু ডিব্ৰুগড়ত ইউনেক্স ছানৰাইজ 74 সংখ্যক সদু অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ। পুৱা আঞ্চলিক বাতৰিত আজি ইমানেই। খন্তি পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰামধেনু ছবিৰ এটি গীত অংগৰাগ পাপন মহন্তৰ কণ্ঠত। গীতৰ কথা ইপ্সনলাল বৰুৱাৰ, সংগীত যতীন শৰ্মাৰ।

ৰূপালী ঠৌ অনুষ্ঠানত এইবাৰ শুনক অহিৰ ভৈৰৱ ছবিৰেটি গীত সমৰ হাজৰিকা আৰু শান্তা উজীৰৰ কণ্ঠত। গীতৰ কথা হেমন্ত গোস্বামীৰ, সংগীত হেমন্ত গোস্বামী আৰু ৰাজেশ্বৰ বৰদলৈৰ।

অনুষ্ঠানত এইবাৰ শুনক মমতাজ ছবিৰ এটি গীত ৰূপম ভূঞাৰ কণ্ঠত। গীতৰ কথা গৌতম শৰ্মাৰ, সংগীত পলাশ গগৈৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তাল ছবিৰ এটি গীত, হৰিহৰণ আৰু সুখবিন্দৰ সিঙৰ কণ্ঠত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত এ আৰ ৰহমানৰ।

ৰূপালী থু অনুষ্ঠানত এইবাৰ শুনক কে কেৰ কণ্ঠৰ এটি গীত তুম মিলে ছবিৰ পৰা, গীতৰ কথা শায়েদ কাদ্ৰীৰ, সংগীত পৰিচালনা প্ৰীতমৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনক ফানা ছবিৰ এটি গীত সোনু নিগম আৰু সুনিধি চৌহানৰ কণ্ঠত। গীতৰ কথা প্ৰসূন যোশীৰ আৰু সংগীত পৰিচালনা যতীন ললিতৰ।

চনু নিগম আৰু সুনীতি চৌহানৰ কণ্ঠৰ গীতটি শুনিলে ৰূপালী ঢৌ অনুষ্ঠানৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পুৱা 9:46 গৈছে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ অথবা AIR ৰেডিঅ' এপতো শুনিবলৈ পাব।

হৈছে গিৰিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অশোক শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কিশোৰ দাস, প্ৰযোজনা বিপুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনক হেমেন দাসৰ কণ্ঠৰীতি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

শ্রোতাসকলে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰীতা অধিকাৰীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ উপানন্দ তালুকদাৰ, প্ৰযোজনা পি ফাংচুৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক দীপ্তিৰাণী পেগুৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নলিনী ৰঞ্জন বৰঠাকুৰ, প্ৰযোজনা দিলীপ দাসৰ।

0: কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে হিন্দী বাতৰি, 12:05 ইংৰাজী বাতৰি আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে প্ৰিয়ংকা অৰোৰা। नेपाल में आई विनाशकारी बाढ़ से मरने वालों की संख्या बढ़कर 392 हो गई है। नेपाल में 389 और तिब्बत

0: Indian SIM cards. Raksha Bandhan, the festival of special bond between brothers and sisters, is being celebrated today across the country. The President, the Vice President and the Prime Minister celebrated the occasion with children and students of various schools and organizations in New Delhi today. Benchmark domestic equity indices ended in positive zone today. Their Sensex advanced 331 points or 0.43% to close at 77,265. The Nifty gained 85 points or 0.35% to settle at 24,176. India's Vilavan Senthilkumar stormed into the final of the PSA Beautifair Squash Open after a thrilling victory over compatriot V. Chotrani in the semi-finals last night. Vilavan will now face local favourite Balázs Farkas of Hungary in the final tonight. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত পপী চান্দ, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন। ষ্টুডিঅ' আৰু ডিউটি ৰুমৰ দায়িত্বত আছোঁ মই নফিচা বেগম। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতিবৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই কস্তুৰীমা দাস।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ লোৱা হৈছে আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। খন্তেক সময়ৰ পাছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব কস্তুৰী বৰাৰ কণ্ঠত আধুনিক গীত। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিবলৈ পাব 6:30। আজিৰ বিষয় স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। প্ৰথম খণ্ড। অতিথি হিচাপে উপস্থিত থাকিব ডাঃ অমৃত কুমাৰ শইকীয়া। অনুষ্ঠানটিৰ আঁত ধৰিব স্নেহা পাঠকে। 7:20 আগবঢ়োৱা হ'ব ন প্ৰতিভা অনুষ্ঠানটিত। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত

থাকিব উদীয়মান অভিনেত্রী সত্রিয়া নৃত্যশিল্পী তেজস্বিতা দাস। অনুষ্ঠানটির আঁত ধৰিব ভাস্কৰ শইকীয়াই। মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিবলৈ পাব 8:05। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি অসমীয়া কথিকা। 6:30 আগবঢ়োৱা হ'ব তন্ময়ী গোস্বামীৰ কণ্ঠত আধুনিক গীত। 7:20 শুনিবলৈ পাব যুৱ কৰ্মশালা অনুষ্ঠানটি। 8:05 আগবঢ়োৱা হ'ব মোৰ অনুভৱৰ গীত অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে জো জিতা হে ওহি সিকন্দৰ, আশিক, বাচ্চা এই কেইখন হিন্দী ছবিৰ কেইটিমান সুৰীয়া গীতেৰে। প্ৰথমে শুনাবলৈ লোৱা হৈছে জো জিতা ওহি সিকন্দৰ ছবিখনৰ পৰা উদিত নাৰায়ণ, সাধনা সৰগমৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা হৈছে জো জিতা ওহি ছিকান্দৰ ছবিখনৰ পৰাই উদিত নাৰায়ণ আৰু সাধনা সৰগমৰ কণ্ঠত অন্য এটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে আশিক ছবিখনৰ পৰা অনুৰাধা পদৱাল আৰু কুমাৰ চানুৰ কণ্ঠত এই গীতটি।

গীতৰ নিয়মীয়া অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লোৱা হৈছে বাচ্চা ছবিখনৰ পৰা অভিজিতে গোৱা এই গীতটি।

আছে। শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা হৈছে গীতৰ নিয়মীয়া অনুষ্ঠানৰ শেষৰটি গীত আকশৰ ছবিখনৰ পৰা হিমেশ ৰেশমীয়া কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইটটি চাব পাৰে। পুনৰবাৰ জনাইছো, ৱেবছাইটটি শোণিতপুৰ.gov.in। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। পুনৰবাৰ ৱেবছাইটটি জনাইছো, www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। পুনৰবাৰ ৱেবছাইটটি জনাইছো, এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: ইমান পৰে শ্ৰোতাসকলে কস্তুৰী বৰাৰ কণ্ঠত আধুনিক গীত শুনিলে। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা

0: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠান সূচীৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ বিষয় স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। অতিথি হিচাপে উপস্থিত থাকিব ডাঃ অমৃত কুমাৰ শইকীয়া। অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে।
1: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্যলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানত মানুহৰ স্নায়ুতন্ত্ৰ, মগজু আৰু মেৰুদণ্ডৰ লগত জড়িত বিভিন্ন ৰোগ, আঘাতৰ পৰা হ'ব পৰা অসুখ আৰু এই অসুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, এই সম্পৰ্কে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট স্নায়ু শৈল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়াক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ, মই সমূহ শ্ৰোতাকে মোৰ উষ্ম আদৰণি আৰু সম্ভাষণ জনাইছোঁ।
1: হয়, বিভিন্ন অসুখৰ কথা পতাৰ আগেয়ে আমি জানিব বিচাৰিছোঁ শৈল্য চিকিৎসাই মূলতঃ কোনবোৰ ৰোগক সামৰি লয়।
2: হয়, আপুনি যদি প্ৰশ্নটো সুধিছে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ। শৈল্য চিকিৎসা মানে চাৰ্জাৰী আৰু নিউৰোচাৰ্জাৰী দুয়োটা অলমষ্ট একে বস্তুৱে হয়। কিন্তু যেতিয়া আপোনাৰ এজন ৰোগীৰ হয়, ৰোগৰ চিকিৎসা তিনি ধৰণৰ হয়। প্ৰথম চিকিৎসাটো হৈছে কোনো ধৰণৰ চিকিৎসা নালাগে। দুই নম্বৰ চিকিৎসা হৈছে ভেষজ চিকিৎসা, যিটোক আমি দৰৱ দি পেলাই চিকিৎসা কৰোঁ। আৰু শেষৰটো চিকিৎসা হৈছে আপোনাৰ শৈল্য চিকিৎসা বা অপাৰেটিভ মেনেজমেণ্ট। ছ' যেতিয়া মগজু, মেৰুদণ্ড বা আপোনাৰ স্নায়ুৰ বা যিটোক আমি পেৰিফেৰিয়েল নাৰ্ভছ বুলি ক'ব পাৰোঁ, তাৰ বিভিন্ন ৰোগৰ যিখিনি চিকিৎসা আমি অপাৰেশ্যন বা অস্ত্ৰোপচাৰৰ যোগেদি সম্পন্ন কৰোঁ, সেইটোক সম্পন্ন কৰা চিকিৎসকসকলক আমি স্নায়ু শৈল্য চিকিৎসক বা নিউৰোচাৰ্জন বুলি কওঁ। তো আজি যদি আমি ক'ব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ ৰোগৰ মানে চিকিৎসা আপোনাৰ স্নায়ু শৈল্য চিকিৎসাৰ যোগেদি কৰা যায়, এইটো ক'ব কাৰণে আমি ক'ব বিচাৰিম যে সাধাৰণতে হোৱা ৰোগখিনিৰ কথা আমি যদি মগজুৰ ৰোগৰ কথা যদি কওঁ, তে দুই ধৰণৰ ৰোগ হ'ব পাৰে। এটা হৈছে আকস্মিকভাৱে হোৱা ৰোগ আৰু এটা হৈছে আগৰ পুৰণা ৰোগ আছে আৰু এতিয়া সেইটো মানে চিকিৎসা আপোনাৰ শৈল্য চিকিৎসাৰ প্ৰয়োজন হয়। যদি আকস্মিক ৰোগৰ ভিতৰত ক'ব গ'লে আপোনাৰ দুই ধৰণৰ ৰোগ আপোনাৰ চকুৰ আগত সোনকালে আহে। এটা হৈছে আপোনাৰ দুৰ্ঘটনা, এজন যদি পথ দুৰ্ঘটনাত যদি আঘাত হয় মানুহ এজন আৰু তেখেতৰ যদি মূৰত আঘাত হৈ পেলাই যদি মূৰত যদি ৰক্তক্ষৰণ হৈছে, ব্ৰেইন হিমৰেজ বুলি যাক কোৱা যায়, যে সেইটো যদি হৈছে তেতিয়াহ'লে তাৰ চিকিৎসা আপোনাৰ অস্ত্ৰোপচাৰ যোগেদি কৰিবলগীয়া হ'ব পাৰে। বা যদি আপোনাৰ যদি ষ্ট্ৰ'ক হৈছে এজন মানুহ, ষ্ট্ৰ'ক দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে আপোনাৰ ইস্কেমিক ষ্ট্ৰ'ক বুলি কয়, এটা হিমৰেজিক ষ্ট্ৰ'ক বুলি কয়। এতিয়া এই শব্দ দুটাক মই অসমীয়াত ক'বলৈ অলপ দিগদাৰ পাইছোঁ, কাৰণ শ্ৰোতাই বুজি নাপাব। যদি হিমৰেজিক ষ্ট্ৰ'ক বা যিটো মগজু বা ব্ৰেইন হিমৰেজ বুলি কোৱা যায় বা মগজুৰ ৰক্তক্ষৰণ হয়, সেইখিনি মানুহৰ ক্ষেত্ৰত কেতিয়াবা কি হয়, আপোনাৰ দৰৱৰ যদি চিকিৎসা কৰিব নোৱাৰে, মানুহজনৰ যদি মৃত্যুৰ যদি আশংকা হৈছে বা তেওঁ যদি সেই মূৰত থকা ৰক্তক্ষৰণখিনি যদি বন্ধ কৰা নাযায়, তেতিয়াহ'লে হয়তো জীৱনৰ কাৰণে পংগু হৈ যোৱাৰ সম্ভাৱনা থাকে। তেনেকুৱা মানুহক কি হয়, অস্ত্ৰোপচাৰ যদি সেইখিনি উলিয়াই দিয়া যায়, সেইটোৰ চিকিৎসা আপোনাৰ নিউৰোচাৰ্জনবিলাকে কৰে বা স্নায়ু শৈল্য চিকিৎসকসকলে কৰে। তাৰপিছত আহিলে কি হয়, আপোনাৰ হাইড্ৰকেফেলাছ বুলি এটা বস্তু আছে, মানে কৈছে আমাৰ মগজুৰ ভিতৰত CSA বুলি কয়, চেৰিব্ৰ স্পাইনেল ফ্লুইড বুলি কয়, তাৰ পৰিমাণটো যদি বাঢ়ি গুচি যায় তেতিয়াহ'লে মগজুৰ ভিতৰত অত্যাধিক চাপ পৰে। সেই চাপ পৰিলে তেতিয়াহ'লে কি হয়, আপোনাৰ চিকিৎসকসকলে অপাৰেশ্যনৰ যোগেদি সেই পানীখিনিৰ পৰিমাণটো মানে মূৰৰ পৰা আইডাৰ পেটলৈ বা বিভিন্ন অংশলৈ মানে আপোনাৰ লৈ যোৱা যায়। মানে সেই পদ্ধতিক আমি পেৰিটোনিয়েল ছান বা ভেণ্টিকুলাৰ পেৰিটোনিয়েল ছান বুলি কওঁ। তেনেকুৱা সেই অপাৰেশ্যনবিলাক নিউৰোচাৰ্জনবিলাক কৰে। এইবিলাক যদি আকস্মিকভাৱে হোৱা বেমাৰ তেতিয়া কৰা যায়। এতিয়া পুৰণা বেমাৰৰ ভিতৰত যদি ধৰা যায়, এটা বেমাৰ আমাৰ সকলোৰে মূৰত আহে যে ব্ৰেইন টিউমাৰ। ব্ৰেইন টিউমাৰ ক'লে ব্ৰেইন টিউমাৰৰ কিছুমান চিকিৎসা অপাৰেশ্যনৰ যোগেদি হয় আৰু কিছুমান আপোনাক ৰেডিঅ'থেৰাপি বা ৰেডিয়েশ্যন দিয়া যায়। তো যিবিলাক ব্ৰেইন টিউমাৰত আপোনাৰ অপাৰেশ্যন কৰিবলগীয়া হয়, সেইখিনি নিউৰোচাৰ্জনসকলে অপাৰেশ্যন কৰে। মেৰুদণ্ডৰ ক্ষেত্ৰত আমাৰ বহুত কমন বেমাৰটো হৈছে আপোনাৰ ডিক্স, যিটো আমি ছায়াটিকা বুলি কওঁ, বা যদি আপুনি চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ বুলি কওঁ, চবেই চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ, তাৰ কাৰণে যদি মানুহৰ যদি অসুবিধা হয় তেতিয়া সেইবিলাক মানুহক চিকিৎসকসকলে কেতিয়াবা অপাৰেশ্যনৰ যোগেদি বা শৈল্য চিকিৎসাৰ যোগেদি চিকিৎসা কৰে। পেৰিফেৰিয়েল নাৰ্ভছৰ ক্ষেত্ৰত কেতিয়াবা যদি আপোনাৰ ক'ৰবাত যদি দুখ পাইছিলে, ঘাঁ লাগিছিলে, কাটিছিলে, তেতিয়ালৈকে নাৰ্ভবিলাক কেতিয়াবা ছিগি যায়। এই ছিগি যোৱা নাৰ্ভবোৰ জোৰা লগাবৰ কাৰণে অস্ত্ৰোপচাৰ কৰা যায়। এইকেইটা হৈছে আমাৰ সাধাৰণতে কমনলি হৈ থকা পদ্ধতি। আজিকালি ধৰি লওক আপোনাৰ মৃগী বেমাৰৰ কথা শুনিছে, যিটোক আমি এপিলেপ্সি বুলি কওঁ, যিটো আপোনাৰ বহুলভাৱে আজি কিছুদিনৰ আগত প্ৰচাৰিছিলে আমাৰ জুবিনদাৰ ক্ষেত্ৰত।

0: মানে চ' সেই মিকি বেমাৰ যদি আছে সেই মিকি বেমাৰৰ চিকিৎসা আপোনাৰ শল্য চিকিৎসা যোগেদি কৰিব পাৰে। এতিয়া পাৰ্কিনছন ডিজিজ বুলি এটা ডিজিজ আছে, যিটো ডিজিজত কি হয় আপোনাৰ মানুহৰ হাত কঁপে, হাতটো কঁপে আপোনাৰ বা খোজকাঢ়িবলৈ দিগদাৰ হয়, লাহে লাহে খোজকাঢ়ে, হামকুৰি খাই পৰি যোৱাৰ নিচিনা হয়। সেইবিলাক ৰোগীৰ ক্ষেত্ৰত যদি দৰৱে কাম নকৰে বা যদি দীঘলীয়া হৈ আছে বা তেওঁলোকৰ যদি দৰৱ খোৱাৰ পিছতো যদি নিজৰ জীৱনত অসুবিধাৰ সন্মুখীন হৈছে কাম কাজ কৰিবৰ কাৰণে, তাৰো চিকিৎসা পদ্ধতি অস্ত্ৰোপচাৰৰ যোগেদি কৰিব পাৰে। চ' এইখিনি আমাৰ সাধাৰণতে চকুৰ আগত দেখি থকা মগজু বা মেৰুদণ্ডৰ বেমাৰ য'ত আমি চিকিৎসা পদ্ধতি অস্ত্ৰোপচাৰ যোগেদি কৰিব পাৰোঁ।
1: হয়, শৈল্য চিকিৎসাই মূলতঃ কোনবোৰ দিশ সামৰি লয় আপুনি খুব সুন্দৰকৈ বুজাই দিলে। আপুনি ষ্ট্ৰকৰ কথা উল্লেখ কৰিছিলে অলপ আগতে, আমি জানিব বিচাৰিছোঁ যে ষ্ট্ৰক হোৱাৰ মূল কাৰণবোৰ কি কি আৰু কি ধৰণেনো আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ?
0: হয়, আপোনাৰ যিটো প্ৰশ্ন সুধিছে মোৰ উত্তৰটো আপোনাৰ দুই ধৰণৰ দিম। যে প্ৰথমটো হৈছে ষ্ট্ৰকটো হোৱাৰ মূল কাৰণটো কি বুলি ক'লে আমি ক'ব দিগদাৰ পাম, কাৰণ বিভিন্ন কাৰণত ষ্ট্ৰক হয়। কিন্তু এইটো আমাৰ দেখিছোঁ যে আমাৰ জীৱনশৈলীটোৰ ওপৰত নিৰ্ভৰ কৰে, যিটো আমি লাইফষ্টাইল বুলি কওঁ, লাইফষ্টাইল ডিজিজ। এজন মানুহ যদি মধুমেহ ৰোগত যদি বহুদিনৰ পৰা আক্ৰান্ত হৈ আছে, তেখেতে যদি তেল মছলা থকা বা বেছি চৰ্বিযুক্ত খাদ্য যদি খায়, তেওঁ যদি লাইফটো যদি সৰু পৰা হয় জীৱনটো, যে কাম কাজ বেছি নকৰে, ঘৰতে বহি থাকে, যদি তেখেতৰ যদি উচ্চ ৰক্তচাপৰ বেমাৰ আছে যিটো তেওঁ দৰৱ পাতি সময়মতে নাখায়, চ' তেনেকুৱা মানুহবিলাকৰ ক্ষেত্ৰত ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে। ষ্ট্ৰকটো দুই ধৰণৰ হয়, এটা হৈছে কি মগজুলৈ আপোনাৰ তেজ চলাচলটো হঠাতে বন্ধ হৈ গুচি যায়, বন্ধ হৈ ইস্কেমিক ষ্ট্ৰক হয়। সেইটোৰ মূল কাৰণটো হৈছে কি প্ৰায়বিলাক মানুহৰ ক্ষেত্ৰত দেখা যায় যে যদি হৃদপিণ্ডৰ যদি বিভিন্ন কাৰণৰ ৰোগ থাকে বা যে আপোনাৰ ডিঙিত দুডাল ব্লাড ভেচেল আছে, ৰক্তবাহী নলিকা আছে, যিটোক আমি কেৰডিৰ আৰ্টাৰী বুলি কওঁ, সেই কেৰডিৰ আৰ্টাৰী যদি ডিজিজ থাকে, তাৰ যদি বেমাৰ থাকে, তেতিয়াহ'লে তাৰ বিভিন্ন কাৰণত মানে আমাৰ মগজুলৈ ৰক্তসঞ্চৰণ হোৱাটো বা যিখিনি তেজবাহী নলিকা আছে সেইখিনি যদি বন্ধ হৈ যায়, হঠাতে বন্ধ হৈ গ'লে তেতিয়া মগজুত তাৰ প্ৰভাৱ পৰে আৰু ষ্ট্ৰক হ'ব পাৰে, এটা কাৰণ হৈছে সেইটো। দুই নম্বৰ কাৰণটো হৈছে কি কেতিয়াবা মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয়, যেনেকৈ মূৰত দুখ পালে মানে ব্ৰেইন হিমৰেজ হোৱা বুলি কওঁ, ঠিক তেনেকৈ কেতিয়াবা হঠাতে মানুহৰ দেহত যদি ৰক্তচাপটো বাঢ়ি গুচি যায় তাৰ কাৰণে কি হৈছে মগজুৰ ভিতৰত মানে ৰক্তক্ষৰণ হ'ব পাৰে। আৰু এই দুটাই হৈছে মূল কাৰণ। ইয়াৰ মূল বস্তুটো হৈছে কি মানুহৰ জীৱনশৈলী। এজন মানুহৰ যদি মানে বেমাৰ হ'লে যদি সময়মতে চিকিৎসা নকৰে তেতিয়াহ'লে তাৰ বিনিময়ত কেতিয়াবা কি হয় আপোনাৰ এই ষ্ট্ৰক হোৱাৰ সম্ভাৱনা থাকে। চ' চমুকৈ ক'ব গ'লে মগজুৰ বেমাৰ কেতিয়াও মানে হুলস্থুল কৰি নাহে, ফুচফুচাই আহে, আমাক কিছুমান সংকেত দিয়ে বহুত আগৰ পৰাই, সেই সংকেতখিনি যদি আমি অমান্য কৰোঁ তেতিয়াহ'লে এদিন হুলস্থুল কৰি পেলাই ষ্ট্ৰক হয়।
1: হয়, আপুনি ৰোগবোৰ মনে মনে অহাৰ কথা কওঁতেই এটা কথা মনলৈ আহিছে যে বিভিন্ন বয়সৰ বহুতো লোকৰ প্ৰায়ে মূৰৰ বিষ হোৱা দেখা যায় আৰু বেছিভাগ সময়তে এই মূৰৰ বিষক আমি আওকাণ কৰোঁ। সাধাৰণ ফাৰ্মাচীৰ পৰা আমি এটা ঔষধ কিনি আনো আৰু সেই ঔষধটো খাওঁ, তাৰপাছত আমাৰ মূৰৰ বিষ ভাল হয় আৰু আমি এনেদৰে চলি থাকোঁ। কিন্তু কেতিয়াবা এনে সাধাৰণ মূৰৰ বিষে গুৰুতৰ সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা থাকে নেকি?
0: হয়, চাওক আমাৰ সকলোৰে জীৱনত মূৰৰ বিষ হৈছে, আপোনাৰ হৈছে, মোৰ হৈছে, যে আমাৰ শ্ৰোতাসকল যিকোনো এজন লোকৰে মানে মূৰৰ বিষ হ'ব পাৰে। চ' মূৰৰ বিষ হোৱাটোক লৈ আমি চিন্তা কৰিব নালাগে, কাৰণ প্ৰায়ে কি হয় মূৰৰ বিষ হয়, অলপ ফুলিয়ে বা আৰাম কৰিলে মূৰৰ বিষটো ভাল হয়, কাৰোবাৰ চাহ অকণমান খালে ভাল হয়, পানী গিলাচ খালে ভাল হয়, কাৰোবাৰ টোপনি গ'লে ভাল হয়, কাৰোবাৰ দৰৱ খাবলগীয়া হয়, সেই মূৰৰ বিষটোক লৈ আমি চিন্তা কৰিবলগীয়া নাই। কিন্তু সেই মূৰৰ বিষটোৰ কিছুমান লক্ষণ আছে যিটো আমি লাল নিচান বুলি কওঁ, ৰেড ফ্লেগ বুলি কওঁ, যদি সেই ৰেড ফ্লেগ থাকে তেতিয়াহ'লে আমি মূৰৰ বিষটোৰ কাৰণে চিন্তা কৰিব লাগে। যদি আপোনাৰ মূৰৰ বিষটো ৰাতিপুৱা শুই উঠিয়েই হৈছে, মূৰৰ বিষটো হ'ল, হোৱাৰ পিছত আপোনাৰ অলপ বমি বমি ভাৱ আহিলে, চকুৱে ধোঁৱা কোৱা দেখিছে, দুটা দুটা দেখে, বমি ভাৱটো হ'ল, বমি কৰিলে ভাল হৈ গুচি যায়, সেই মূৰৰ বিষটোক আমি চিন্তা কৰিব লাগে। কাৰণ তেনেকুৱা মূৰৰ ভিতৰৰ ক্ষেত্ৰত কি হৈছে মগজুৰ ভিতৰত কিবা এটা অসুবিধা হৈছে, যাৰ কাৰণে হঠাতে মগজুত আপোনাৰ যিটো মগজুৰ চাপ সেইটো বাঢ়ি গুচি যায় আৰু তেতিয়া মূৰৰ বিষ হয়। তেনেকুৱা মূৰৰ ভিতৰত আমি চিন্তা কৰিব লাগে। আকৌ চিন্তা কৰিব লাগে যে আপোনাৰ বহুত বছৰৰ পৰা মূৰৰ বিষ হৈ আছে, মাজে মাজে আপোনাৰ মূৰৰ বিষটো হয়, আপুনি অলপ আৰাম কৰে, চাহ অকণমান খাই বা দৰৱ এটা খাই আপুনি ভাল হৈ গুচি গ'ল, সেইটো মূৰৰ বিষৰ লগত চিন্তা কৰিব নালাগে। কিন্তু কিছুমান লক্ষ্য কৰে যে মূৰৰ বিষটোৰ প্ৰকৃতিটো সলনি হৈছে, অনবতে আপোনাৰ মূৰৰ বিষটো থাকে, মূৰৰ বিষটো আপোনাৰ কিবা এটা কৰিলেও ভাল নাপায়, এতিয়া কি হৈছে আপোনাৰ চকুৱে ধোঁৱা কৰা দেখিব আৰম্ভ কৰিছে মূৰৰ বিষটো, বা আগতে যেনেকৈ মূৰৰ বিষটো অলপ দিন থাকিয়ে ভাল হৈছে এতিয়া নহয়, অনবত থকা আৰম্ভ কৰিছে, তেতিয়া সেই মূৰৰ বিষটোক লৈ আমি চিন্তা কৰিব লাগে। কিছুমান মানুহৰ ক্ষেত্ৰত কি হয় আপোনাৰ যদি মূৰৰ বিষটো হয় এনেকুৱা লাগে যেন আকাশখনে ভাগি পৰিলে, মানে আমি থাণ্ডাৰ ক্লাপ হেডেক বুলি কওঁ, মানে যেনেকৈ গাজনি ধুমুহা মানে হঠাতে বহুত ডাঙৰ শব্দ এটা হয়, ঠিক তেনেকৈ মজুৰ ভিতৰত কি হয় মূৰৰ বিষ হয়, মূৰটো ফাটি যায় যেন লাগে, সেই অৱস্থাটোক আমি ভয় কৰোঁ যে মূৰৰ বিষ হৈছে বুলি। কাৰণ সেইটোত মানে কি হৈছে আপোনাৰ মগজুৰ ভিতৰত ব্লাড ভেচেলবিলাকত যিবোৰ ৰক্ত নলিকা আছে তাতে এটা ফোঁহাৰ নিচিনা বস্তু থাকে, এনিউৰিজিম বুলি কওঁ, সেইটো ফাটি পেলাই মূৰৰ বিষ হয়, তেতিয়া সেইটো ভয় কৰিবলগীয়া বস্তু।

0: যদি আপোনাৰ মূৰৰ বিষৰ লগত যদি দেখিছে আপুনি চকুৱে নেদেখা হৈছে, বা কিছুমান দেখিছে মূৰৰ বিষটোৰ লগত জ্বৰ হ'বলৈ আৰম্ভ কৰিছে, বা মূৰৰ বিষ হৈছে হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিছে আপোনাৰ হাত ভৰি দুৰ্বল হৈছে, এটা ছাইড আপোনাৰ পক্ষাঘাত হোৱাৰ নিচিনা হৈছে, যিটো লাহে লাহে আৰম্ভ হৈছে আৰু মূৰৰ বিষৰ লগতে হয়, তেনেকুৱা মূৰৰ বিষবিলাকত আমি ভয় কৰিব লাগে, তেতিয়া চিকিৎসকৰ ওচৰত যাব লাগে। কাৰণ সাধাৰণতে আমাৰ যিটো মূৰৰ বিষ হয়, যিটো ধৰক বিষ হ'ল অলপ দিন আৰাম কৰিলে ভাল হৈ গুচি গ'ল, সেইটোক লৈ চিন্তা কৰিব নালাগে।
1: হয়, স্নায়ু শল্য চিকিৎসা বিষয়ক কেইবাটাও দিশ আমি আজি আলোচনা কৰিলোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে। আমি পৰৱৰ্তী খণ্ডসমূহত এই বিষয়ে আৰু অধিক কথা পাতিম। আপোনাৰ ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
0: ধন্যবাদ, নমস্কাৰ।
1: প্ৰিয় শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্যৰ আজিৰ এই খণ্ডটিৰ পৰা মই স্নেহা পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে শাৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ আজি বিষয় আছিল স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল ডাঃ অমৃত কুমাৰ শইকীয়া। অনুষ্ঠানটোৰ আঁত ধৰিলে স্নেহা পাঠকে।
3: আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: অ মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমিনগাঁৱত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন, অহা 27 অক্টোবৰত গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খুৱাই আগবাঢ়ি যাবলৈ আহান, আৰু অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাৰ অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া শুনক বিতং বাতৰি। নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা দেশ দুখনৰ সীমান্তৰ দুয়োপাৰে 1545গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে নৈৰ পাৰ আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰা বস্তি এলেকাসমূহত অভিযান চলাই আছে। ইপিনে ভূটেকুচি নৈৰ উৎপত্তিস্থলৰ সমীপত নতুনকৈ হ্ৰদৰ সৃষ্টি হোৱাক লৈ উত্তেজনাই বিৰাজ কৰিছে। এই হ্ৰদৰ পাৰ ভাঙি প্ৰবল সোঁতেৰে পুনৰ পানীৰ ঢল নামি আহিলে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগতে উদ্ধাৰ অভিযান ব্যাহত হোৱাৰ আশংকা কৰা হৈছে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। ভাৰতেও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে 290গৰাকী ভাৰতীয় লোকৰ সৈতে এতিয়াও কোনো ধৰণৰ যোগাযোগ হোৱা নাই। ভাৰতে বৰ্তমানলৈকে ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63জন শ্ৰমিক আৰু তামিলনাডুৰ 21জন লোকসহ মুঠ 84জন ভাৰতীয় লোকক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নেপালত চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে আলোচনা কৰে। এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে ঠাই দুখনত থকা ভাৰতীয় লোকৰ বিষয়ে সবিশেষ জনাইছে। বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱাৰ বাবে আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ইপিনে দক্ষিণ পশ্চিম চীনৰ ছিচুৱান প্ৰদেশত আজি অহা 5.1 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত নেপালত পুনৰ আকস্মিক বানৰ আশংকাই দেখা দিছে। কৰ্তৃপক্ষই ত্ৰিশুলী অঞ্চলৰ পৰা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছে। নেপালৰ আৰক্ষীয়ে জনোৱা মতে তিব্বতৰ ফালে থকা এটা বান্ধ পুনৰ ভাঙি যোৱাৰ ফলত এই অঞ্চলৰ আৱাসী, নিৰাপত্তাৰক্ষী তথা উদ্ধাৰ কৰ্মীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে আহ্বান জনোৱা হৈছে। জলস্তৰ পুনৰ বৃদ্ধি পোৱাৰ ফলত ত্ৰিশুলী আৰু ৰাছোৱাৰ মাজত চলি থকা পথ নিৰ্মাণৰ কামো বন্ধ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱৰ সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰে। অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰি ডঃ শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত এই ছুইমিং পুলটো খেলুৱৈসকলৰ বাবে উৎসৰ্গা কৰি আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ থকাৰ সুবিধাৰ্থে হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।
1: অসম চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি আমাৰ আমিনগাঁৱত এই সুন্দৰ ছুইমিং পুলটো নিৰ্মাণ কৰি উলিয়াইছিলে। এই ছুইমিং পুলটো 50 মিটাৰ দৈৰ্ঘ্যৰ, 9টা লেন আছে আৰু ইয়াত 25 মিটাৰ দৈৰ্ঘ্যৰ ড্ৰাইভিং পুলৰো ব্যৱস্থা কৰা হৈছে। অলিম্পিক চাইজ ছুইমিং পুলৰ উপৰিও ৱাৰ্ম আপ, অনুশীলন পুলৰ লগতে পানী পৰিষ্কাৰ আৰু পৰিশোধনৰ আধুনিক ব্যৱস্থা, প্ৰসাধন কক্ষ, এডমিনিষ্ট্ৰেটিভ এৰিয়া, ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং চেণ্টাৰ আদিৰ দৰে ইয়াত সুবিধা ৰখা হৈছে।

0: অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309খন আসন বিশিষ্ট দৰ্শক গেলেৰীৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ ডাইভিং পুল অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 300গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব।
1: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ পাছত অহা 27 অক্টোবৰৰ পৰা থাইলেণ্ডৰ বেংককলৈও পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ জৰিয়তে আজি এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইণ্ডিগ' বিমান সেৱাৰ জৰিয়তে গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া যোগাযোগ আৰম্ভ হ'ব। তেওঁ লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে পৰ্যটন, বাণিজ্য আৰু ভ্ৰমণ খণ্ডত নতুন দিগন্ত মুকলি হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ডলী দেৱীয়ে।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ মানিকান্ত কাকতি প্ৰেক্ষাগৃহত আজি গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰ অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয় যে যুৱ সমাজে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াত অগ্ৰণী ভূমিকা পালন কৰিব। তেওঁ শিক্ষাৰ্থীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খোৱা একবিংশ শতিকাৰ দক্ষতাৰে নিজকে প্ৰস্তুত কৰি তোলাৰ লগতে উন্নত প্ৰযুক্তি আৰু নতুন সম্ভাৱনাৰ ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলক জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ হৈ উদ্যমী তথা নেতৃত্ব দিব পৰা প্ৰজন্ম হিচাপে নতুন ভাৰত নিৰ্মাণৰ বাবে সমৰ্পিত হবলৈ তেওঁ আহ্বান জনায়।
4: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই এটা ষ্টুডেণ্ট কনক্লেভ বা ছাত্ৰ সমাৰোহ আয়োজন কৰিছে, য'ত বেলেগ বেলেগ থেমৰ ওপৰত তেওঁলোকৰ বিভিন্ন সত্ৰ আছে। আজি মই উদ্বোধনী সত্ৰত মোৰ সতীৰ্থ বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু উপাচাৰ্য নন্দীগোপাল মহন্তসহ মই ইয়াতে অংশগ্ৰহণ কৰোঁ আৰু মই মূলতঃ ছাত্ৰ ছাত্ৰীসকলক দ্য আৰ্ট অৱ লাৰ্ণিঙৰ ওপৰত কেইটামান কথা তেওঁলোকৰ ওপৰত কওঁ। আৰু প্ৰত্যেকে আমি আমাৰ নিজৰ জীৱন নাৱৰ গুৰি পথা নিজে ধৰিব লাগিব আৰু তাৰ কাৰণে নিজৰ জীৱনৰ পাৰ্পাছ প্ৰত্যেকে নিজে ঠেক কৰক। আৰু বৰ্তমান যুগত 21st century স্কিল অতি গুৰুত্বপূৰ্ণ, সি এটা বেচিক স্কিলছ হয় এইবিলাক।
3: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছৰ এটা দলে আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত এটা কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্ভাৱনীমূলক শৈক্ষিক মঞ্চ বোধন .AI প্ৰদৰ্শন কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি এই কথা প্ৰকাশ কৰি কয় যে এই মঞ্চৰ জৰিয়তে শিক্ষকসকলে পাঠ পৰিকল্পনা, সমীক্ষা, বিশেষ শিক্ষণ তথা শ্ৰেণীকোঠাৰ অনুশীলনসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সম্পৃক্ত কৰি ল'ব পাৰিব। অহা বছৰৰ 31 মেৰ পূৰ্বে বোধন .AI সন্দৰ্ভত ৰাজ্যজুৰি প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষিত কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা আৰু বিজ্ঞান মনস্কতা বিকাশৰ উদ্দেশ্যে ডিমৰ ছেণ্ট মেৰিজ হাইস্কুলত আজি কলা বিজ্ঞান প্ৰদৰ্শনী ক্ৰেঅ ভিজন 2026 অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান, আৰ্হি, খাদ্য সামগ্ৰী, জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ, থলুৱা অপৰোগীয়া সামগ্ৰীকে ধৰি বিভিন্ন সৃষ্টিশীল সামগ্ৰী প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনীখনত অভিভাৱক, স্থানীয় ৰাজ্যৰ লগতে কাষৰীয়া অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অধ্যক্ষসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আয়োজকসকলে পাঠ্যপুথিৰ জ্ঞানৰ পৰিসৰৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীসকলক ব্যৱহাৰিক জ্ঞান, সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাৰ সৈতে পৰিচিত কৰোৱাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় লোক আদালতৰ তৃতীয় সংস্কৰণ অহা 12 ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ'ব। লোক আদালতৰ প্ৰস্তুতি সন্দৰ্ভত হাতছিঙিমাৰীৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি বিয়লি এখন সংবাদমেলৰ আয়োজন কৰে। প্ৰাধিকৰণে জানিবলৈ দিয়া অনুসৰি লোক আদালতত দেৱানী, আপোচযোগ্য ফৌজদাৰী, চেক বাউন্স, পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ তথা বিদ্যুৎ সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰা হ'ব। হাতছিঙিমাৰীত এইবেলি 12 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। ফেকিমাৰীস্থিত জিলা আদালত চৌহদত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ প্ৰস্তুতি চলাই থকা হৈছে। ইতিমধ্যে বাদী আৰু বিবাদী পক্ষলৈ লোক আদালতৰ দিনা হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণে সংশ্লিষ্ট

0: সকলো পক্ষৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহান জনাইছে। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি চক্ৰসমূহত ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ সহজ আৰু সুসংগঠিত ব্যৱস্থা আজি আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাৰ নিৰ্ধাৰিত পৰিমাণত ক্ৰয় কৰিব পাৰিব। প্ৰথমে কৃষকসকলে সাৰ ক্ৰয়ৰ পূৰ্বে আধাৰ OTP, EKYC, কৃষক পৰিচয় পত্ৰ আৰু ভূমিৰ তথ্য দাখিল কৰাটো বাঞ্ছনীয়। ইয়াৰ পাছত তেওঁলোকে কৃষিভূমিৰ প্ৰয়োজন অনুসৰি সাৰৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান বাছনি কৰিব পাৰিব। জনসাধাৰণক এই ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি শৃংখলিতভাৱে সাৰ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে।
1: ৰাজ্যৰ কেইবাখনো বিল পুনৰুদ্ধাৰ কৰাৰ লগতে মৎস্যপালন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ছুইফ্ট শীৰ্ষক এটা প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সবিশেষ সদৰি কৰিছে। ৰাজ্যৰ পৰম্পৰাগত পানীৰ উৎসসমূহৰ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পৰিকল্পনাৰ জৰিয়তে স্থানীয় সম্প্ৰদায়সমূহৰ বাবে জীৱিকাৰ স্থায়ী উপায় সুনিশ্চিত কৰাৰো প্ৰয়াস কৰা হৈছে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 796.88 কোটি টকা ব্যয় সাপেক্ষে এই পৰিকল্পনাৰ অধীনত ৰাজ্যৰ 23খন জিলাৰ 71খন বিল পুনৰ উদ্ধাৰ কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে বাৰ্ষিক 6,000 মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ছুইফ্টৰ অধীনত মৎস্যজীৱীসকলৰ মাজত 300 শতাধিক মাছমৰীয়া নাও আৰু জাল বিতৰণ কৰা হ'ব। তদুপৰি নিয়োগৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 1,000 গৰাকী যুৱক যুৱতীক 50,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। এই প্ৰকল্পৰ অধীনত আত্মসহায়ক গোটসমূহৰ বাবে 100টা মৎস্য উৎপাদন গোট আৰু 30টা মৎস্য আহাৰ উৎপাদন গোট প্ৰতিষ্ঠা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতেও মত বিনিময় কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিকশিত ভাৰত অভিযানৰ অধীনত নিচামুক্ত যুৱ সমাজ আৰু বিকশিত ভাৰতৰ বাবে নতুন ৰক্তদাতা চিনাক্তকৰণ শীৰ্ষক এটা মাণ্ডলিক পৰ্যায়ৰ শিবিৰ অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে এই অনুষ্ঠান উদ্বোধন কৰে। তেওঁ বিকশিত ভাৰত গঢ়াৰ স্বাৰ্থত সকলোকে সহায় আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিকশিত ভাৰত অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শিবিৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি নিচামুক্ত যুৱ সমাজ আৰু বিকশিত ভাৰত গঢ়াৰ বাবে যুৱ সমাজক কুপ্ৰভাৱৰ বিৰুদ্ধে সজাগ কৰাৰ লগতে ৰক্তদানৰ দৰে মহান সমাজ সেৱামূলক কাৰ্যৰ প্ৰতি উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাই অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া সমাগত শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ কৰিছে। প্ৰতিভাৱান খেলুৱৈ দুগৰাকীয়ে ভাৰতীয় এ দলত স্থান পোৱাৰ পাছতে ক্ৰীড়াপ্ৰেমী ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে অসমৰ নাৰী শক্তিয়ে সুযোগ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। দুয়োগৰাকী খেলুৱৈ যুৱ প্ৰজন্মৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি তেওঁ অনাগত শৃংখলাটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কোকৰাঝাৰৰ মাগুৰমাৰী খেলপথাৰত অহা 9 ছেপ্টেম্বৰত বাওখুংগ্ৰী MLA কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেল আৰম্ভ হ'ব। কোকৰাঝাৰত আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি বাওখুংগ্ৰীৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়ে কয় যে যুৱচামক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰা আৰু তেওঁলোকৰ মাজত ফুটবলৰ প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত মুঠ 14টা দলে অংশগ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰতিযোগিতাত বিজয়ী দলক ট্ৰফিসহ 1,00,000 টকাৰ নগদ পুৰস্কাৰ আৰু ৰাণাৰ আপ দলক 50,000 টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাখন সফল কৰি তোলাৰ বাবে আয়োজকসকলে প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমিনগাঁৱত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন। অহা 27 অক্টোবৰত গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ। গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাৰোহৰ উদ্বোধনী সত্ৰত অংশ লৈ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খুৱাই আগবাঢ়ি যাবলৈ আহ্বান। আৰু অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাৰ অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দলত স্থান লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।

0: continue to expand at a healthy pace. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি পাইছে। নেপালৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা তামিলনাডুৰ 21গৰাকী তীৰ্থযাত্ৰী আজি দুপৰীয়া নতুন দিল্লীলৈ সুকলমে উভতি আহিছে। দেশত চেনীৰ অভাৱ হোৱা নাই আৰু উচিত মূল্যত চেনীৰ পৰ্যাপ্ত উপলব্ধতাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ভাৰত কুৱেইট যুটীয়া প্ৰতিৰক্ষা সমিতিৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয় আৰু ভাৰতৰ ৱেলবন চেণ্টিল কুমাৰে পি চি এ বুদাপেষ্ট কোৱাচ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নেপাল আৰু তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি পাইছে আৰু বানৰ পাছৰে পৰা দেশ দুখনৰ সীমান্তৰ দুয়োপাৰে 1545জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ সুৰক্ষা বাহিনীয়ে বৰ্তমানলৈকে প্ৰভাৱিত এলেকাৰ পৰা 800ৰো অধিক লোকক উদ্ধাৰ কৰিছে। চীনৰ দক্ষিণ পশ্চিম অঞ্চলত ৰিখটাৰ স্কেলত 5.1 প্ৰবলৰ এটা ভূমিকম্প অহাৰ পাছত নেপালৰ প্ৰশাসনে পুনৰ বানৰ সৃষ্টি হ'ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে ত্ৰিশুলী অঞ্চলৰ বাসিন্দাসকলক সেই ঠাই ত্যাগ কৰি সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে ত্ৰিশুলী আৰু ৰছোৱাৰ মাজত চলি থকা পথ নিৰ্মাণৰ কাম সদ্যহতে স্থগিত ৰাখি গধুৰ যন্ত্ৰপাতিসমূহ আঁতৰোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে বুধবাৰৰ প্ৰলয়ংকাৰী বানত 320গৰাকী ভাৰতীয় সন্ধানহীন হৈ আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজেছৱালে ত্ৰিশুলী O1 জলশক্তি প্ৰকল্পত কৰ্মৰত 83গৰাকী ভাৰতীয় প্ৰভাৱিত এলেকাটোৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে বান প্ৰভাৱিত অঞ্চলৰ পৰা কালি সুকলমে কাঠমাণ্ডুত উপস্থিত হোৱা তামিলনাডুৰ 21গৰাকী ব্যক্তি আজি দুপৰীয়া নতুন দিল্লীলৈ উভতি অহা বুলিও জানিবলৈ দিয়ে। ভাৰতে নেপাললৈ প্ৰেৰণ কৰা মানৱীয় সাহায্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীজেছৱালে কয় যে আমাৰ দেশে এতিয়ালৈকে 7 টনৰো অধিক জৰুৰীকালীন সাহায্য প্ৰেৰণ কৰিছে।
2: Let me update you on the relief efforts. As you know that we have, as this tragedy unfolded, the same day we mobilized our humanitarian assistance efforts and we had one aircraft. The first aircraft departed on 26 August in the evening time. It carried 10 tons of relief materials, which included temporary shelters, blankets, hygiene kits, solar lamp and medicines.
1: বিদেশ মন্ত্ৰালয়ে লগতে নিখোজ হৈ থকা লোকসকলক বিচাৰি ওলোৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। নেপালৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা উদ্ধাৰ হৈ আজি নতুন দিল্লীত উপস্থিত হোৱা তামিলনাডুৰ 21গৰাকী তীৰ্থযাত্ৰীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ডঃ জয়শংকৰে নেপাল চৰকাৰ আৰু নেপালৰ সেনাবাহিনীক তেওঁলোকৰ নিৰন্তৰ উদ্ধাৰ অভিযানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে তীৰ্থযাত্ৰীসকলক সুকলমে দেশলৈ উভতাই পঠিওৱাত অগ্ৰণী ভূমিকা লোৱা কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰো শলাগ লয়। তীৰ্থযাত্ৰীসকলক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ জয়শংকৰে নেপালত জলপ্ৰলয়ৰ পাছত অব্যাহত থকা উদ্ধাৰ আৰু সাহায্য অভিযানত ভাৰতে নেপাল চৰকাৰক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত কাম কৰি আছে বুলিও জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে দেশত চেনীৰ অভাৱ হোৱা নাই আৰু উচিত মূল্যত চেনীৰ পৰ্যাপ্ত উপলব্ধতাৰ বিষয়ে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে শেহতীয়াভাৱে চেনীৰ মূল্য প্ৰায় 20% হ্ৰাস পোৱাৰ বিপৰীতে খুচুৰা চেনীৰ মূল্যও হ্ৰাস হ'বলৈ ধৰিছে। চেনীৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে আৰু ঘৰুৱা বজাৰত যোগানৰ কৃত্ৰিম নাটনি ৰোধৰ বাবে নিৰন্তৰ সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। চৰকাৰে সমগ্ৰ দেশতে চেনীৰ মূল্য উপলব্ধতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। চৰকাৰে বজাৰত চেনীৰ উপলব্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে বৰ্তমানৰ মাহেকীয়া কোটা ব্যৱস্থাৰ সলনি অহা মাহৰ পৰা পষেকীয়াকৈ চেনী আবণ্টন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। মন্ত্ৰালয়ে অক্টোবৰ মাহত 10 লাখ টনতকৈ অধিক চেনী উৎপাদন হোৱাৰ সম্ভাৱনা আছে, লগতে নৱেম্বৰ মাহত চেনীৰ উৎপাদন প্ৰায় 45 লাখ টন হোৱাৰ সম্ভাৱনা

আছে বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী জনধন যোজনাই আজি 12 বছৰ সম্পূৰ্ণ কৰিছে। এই যোজনা দেশৰ বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰেক্ষাপটত ৰূপান্তৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ আজি দিনটোতে এই আঁচনি শুভাৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনধন যোজনাৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে এই আঁচনিখনৰ জৰিয়তে অভূতপূৰ্ব আৰু ৰূপান্তৰকাৰী সাফল্য অৰ্জন কৰিব পৰা গৈছে। তেওঁ কয় যে আঁচনিখনৰ অধীনত বৰ্তমানলৈকে 79 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত 3,17,000 কোটি টকা জমা আছে। তেওঁ কয় যে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া আগুৱাই নিয়া আৰু জনসাধাৰণৰ সবলীকৰণত আঁচনিখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি উদ্যম হিচাপে এই আঁচনিয়ে দেশৰ সকলো নাগৰিকৰ বাবে বেংকিং সুবিধা লাভৰ প্ৰক্ৰিয়া সুচল কৰি তুলিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত কুৱেইট যুটীয়া প্ৰতিৰক্ষা সমিতিৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়োখন দেশে প্ৰশিক্ষণ, সামৰিক অনুশীলন, সামৰিক ঔষধ, প্ৰতিৰক্ষা উদ্যোগ, গৱেষণা তথা বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাত অধিক শক্তিশালী কৰাৰ বাবে সহমত প্ৰকাশ কৰে। আজিৰ বৈঠকখন প্ৰতিৰক্ষা দপ্তৰৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু কুৱেইটৰ 5জনীয়া প্ৰতিনিধি দলৰ ব্ৰিগেডিয়াৰ জেনেৰেল ৰাছিদ আলকাছকানৰানৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাত্ৰা কৰিব। উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভগত মিৰ্জিয়'য়েভৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰীয়ে তাস্কেণ্ট ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি মিৰ্জিয়'য়েভৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হ'ব। উজবেকিস্তানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া চতুৰ্থটো ভ্ৰমণ হ'ব। ইয়াৰ পূৰ্বে তেওঁ 2015, 2016 আৰু 2022 চনত মধ্য এছিয়াৰ দেশখন ভ্ৰমণ কৰিছিল। আনহাতে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বকভত মিৰ্জিয়'য়ে 2018 আৰু 2019 চনত ভাৰত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাণিজ্য তথা বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, শিক্ষা আৰু জনসম্পৰ্ক আদি বিভিন্ন খণ্ডত সহযোগিতাৰ পুনৰীক্ষণ কৰিব আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে নীতি নিৰ্ধাৰণ কৰিব। নৰৱেৰ ৰজা হাৰলাণ্ড পঞ্চমৰ আজি ওচলৰ এখন চিকিৎসালয়ত 89 বছৰ বয়সত মৃত্যু হয়। ইউৰোপৰ সবাতোতকৈ বৰ্ষীয়ান শাসনকৰ্তা হাৰলাণ্ড তেওঁৰ পিতৃ ৰজা ওলাফ পঞ্চমৰ মৃত্যুৰ পাছত 1991 চনত ৰাজপাটত অধিষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ ৰজাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে নৰৱে ভ্ৰমণৰ সময়ত ৰজা হলেণ্ডৰ পঞ্চমৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে হাৰলাণ্ডৰ জাতিটোৰ প্ৰতি নিষ্ঠা আৰু গভীৰ সেৱাৰ ভাৱনাই তেওঁক গভীৰভাৱে চুই গৈছে। শ্ৰীমোদীয়ে লগতে নৰৱেৰ ৰাজকীয় পৰিয়াল আৰু নাগৰিকসকললৈ সমবেদনা জ্ঞাপন কৰে। ভাৰতৰ ৱেলবন সেন্থিল কুমাৰে পি চি এ বুদাপেষ্ট কোৱাছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেন্থিল কুমাৰ যোৱা নিশা ছেমি ফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ বীৰ চোট্ৰানীক 3-2 ফলাফলত পৰাস্ত কৰে। সেন্থিল কুমাৰ আজি নিশা হ'বলগীয়া ফাইনেলত হাংগেৰীৰ বালাজ ফাৰ্কাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফাৰ্কাছে ইজিপ্তৰ মুস্তাফা এলচিৰ্টিক 2-3-2 ফলাফলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। দুবাৰকৈ অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰাই অহা মাহত বুৰলেছত হ'বলগীয়া 2026 বৰ্ষৰ ডায়মণ্ড লীগ চূড়ান্ত প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰথম ভাগতে অনুষ্ঠিত লোজান মিট প্ৰতিযোগিতাত 88.05 মিটাৰ জেভলিন দলিয়াই নীৰজে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ইয়াৰ পূৰ্বে জুন মাহত দোহা মিট প্ৰতিযোগিতাত নীৰজে চতুৰ্থ স্থান লাভ কৰিছিল। এই দুয়োখন ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ ফলাফলৰ সুবাদতে নীৰজে চূড়ান্ত প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। নেপাল তিব্বতৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 547লৈ বৃদ্ধি পাইছে। নেপালৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা তামিলনাডুৰ 21গৰাকী তীৰ্থযাত্ৰী আজি দুপৰীয়া নতুন দিল্লীলৈ সুকলমে উভতি আহিছে। দেশত চেনীৰ অভাৱ হোৱা নাই আৰু উচিত মূল্যত চেনীৰ পৰ্যাপ্ত উপলব্ধতাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।
ভারত কুয়েত যুটীয়া প্রতিরক্ষা সমিতির প্রথমখন বৈঠক আজি নতুন দিল্লিত অনুষ্ঠিত হয় আর

0: শিল্পী তেজস্বিতা দাস। অনুষ্ঠানটি আগ ধৰিব ভাস্কৰ শইকীয়াই।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ নতুন নতুনতে গঢ় দি গঢ়ি উঠে সমাজ, নতুনতে ভৰ দি নতুন সময়ে আগুৱাই যায়। নমস্কাৰ, মই ভাস্কৰ। নৱপ্ৰতিভাৰ এটা নতুন খণ্ডলৈ প্ৰতিগৰাকী শ্ৰোতাক আন্তৰিক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। আজিৰ বিশেষ খণ্ডটিৰ জৰিয়তে আজিৰ অতিথিগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁৰ দক্ষতাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে। আজি আমাৰ সৈতে উপস্থিত আছে উদীয়মান নাট্যশিল্পী, অভিনয়ৰ সৈতে খুব নিবিড়ভাৱে জড়িত, আবৃত্তি সত্ৰীয়া নৃত্যৰ সৈতেও খুব নিবিড়ভাৱে জড়িত, এয়া আজি আমাৰ অতিথি তেজস্বিতা দাস।
2: হয়, নমস্কাৰ।
1: নমস্কাৰ, আন্তৰিক আদৰণি জনাইছো তোমাক অনুষ্ঠানৰ মাজত।
2: হয়,
1: আজি তোমাৰ সৈতে কথা পাতিম, তোমাৰ দক্ষতাৰ বিষয়ে শ্ৰোতাসকলক জনোৱাৰ চেষ্টা কৰিম।
2: হয়,
1: প্ৰথমে কোৱা, কেনে আছা?
2: ভালে, আপোনাৰ?
1: একদম ভালে আছো। তুমি ইতিমধ্যে, আমি শ্ৰোতাসকলক জনালো যে তুমি অভিনয়, সত্ৰীয়া নৃত্য, আবৃত্তি এইসমূহৰ সৈতে তুমি নিবিড়ভাৱে জড়িত, এইসমূহৰ চৰ্চা কৰি আছা, হয়নে?
2: হয় হয়।
1: সেই দক্ষতাসমূহৰ বিষয়ে আমি কথা পাতিম এই অনুষ্ঠানটোৰ জৰিয়তে, আৰু তাৰ সমান্তৰালভাৱে তোমাৰ ব্যক্তিগত কিছু কথাও পতাৰ চেষ্টা কৰিম।
2: হয়,
1: প্ৰথমে কোৱা যে তুমি অভিনয়, সত্ৰীয়া নৃত্য, আবৃত্তি এই তিনিটা কলাৰ সৈতে খুব সুন্দৰভাৱে জড়িত, বা এই তিনিটা কলাৰ তুমি চৰ্চাও কৰি আহিছা।
2: হয় হয়।
1: এতিয়া মোক কোৱা যে এই যাত্ৰাসমূহ কেতিয়া আৰম্ভ হৈছিলে, এই আটাইকেইটা কলাৰ সৈতে তোমাৰ যিটো যাত্ৰা, এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে, কেনেধৰণে আৰম্ভ হৈছিলে অকণমান কোৱা।
2: হয়, মোৰ অভিনয়ৰ যিটো এটা যাত্ৰা, সেই যাত্ৰাটো মই আৰম্ভ কৰিছিলোঁ সৰু থাকোঁতে। তেতিয়া চাগৈ পঞ্চম শ্ৰেণীমানত আছিলোঁ। তেতিয়া মই অভিনয় কি হয় তাৰ সাৰাংশটো মই বুজা নাছিলোঁ। কিন্তু মই আজিকালি ল'ৰা ছোৱালীক খুব দেখা পোৱা যায় খেলা ধূলা কৰে, আমাৰ সেই সময়তো আমি খেলা ধূলা কৰোঁ, আৰু মোৰ মাধ্যমটো, খেলাৰ মাধ্যমটো অলপ বেলেগ আছিলে। মই এনেকুৱাকৈ খেলিছিলোঁ যে চাদৰ মেখেলা এযোৰ পিন্ধি বাহিৰত বহি চকী দুখন পাৰি মানে খেলোঁ, আৰু মোৰ খেলাৰ মানে ঘৰ ঘৰ খেলোঁ আৰু। তেতিয়া, এতিয়া যেনেকৈ আমি চ'লো পাৰফৰ্মেঞ্চ কৰোঁ অকলে, মানে মই বেলেগৰ ডাইলগটো ময়ে কওঁ বা মোৰখিনিও ময়ে কৰোঁ, তেনেকৈ সেই সময়ত মানে মই সেই বেলেগৰ কিবা ডাইলগ হওক বা মানে ধৰ আপুনি আছে, আপোনাৰ ডাইলগখিনিও ময়ে কওঁ, সেইবোৰ তেতিয়াৰ পৰা আৰম্ভ হৈছিলে। আৰু সেই খেলাৰ যিটো মাধ্যম মই খুব মানে মোৰ প্ৰিয় আছিলে, সেই ঘৰ ঘৰ খেলোঁ, তেনেকৈ সেই অভিনয়টো যে তাত সোমাই আছিলে মই এতিয়া বুজি উঠিছোঁ। সেই তেনেকৈয়ে খেলাৰ মাধ্যমেৰে মোৰ আৰম্ভ হৈছিলে। মই, মোৰ লগ বন্ধু তেনেকৈ নাছিলে, মই অকলেই থাকি মানে অকলে সেই খেলটো খেলি খুব ভাল পাওঁ, মানে নিজৰ লগত কথা পাতোঁ, যেনেকৈ আপুনি মোৰ এতিয়া ইণ্টাৰভিউ লৈছে, যেনেকৈ মই আপোনাৰ লগত কথা কৈ আছোঁ, তেনেকৈ সেই সময়ত মই মানে ভাবি লৈছিলোঁ যে মোক যদি কোনোবাই ইণ্টাৰভিউ লয় মই এনেকৈ কথা ক'ম। সেই পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে মই এটা ধাৰণা লৈ লৈছিলোঁ, তেনেকৈয়ে অভিনয়ৰ মোৰ যাত্ৰাটো আৰম্ভ হৈছিলে। তাৰপিছত মাহঁতে কৰ্মশালাত যোগদান কৰালে, তেনেকৈ আমাৰ কাকীত, যিহেতু মোৰ ঘৰ কাকীত হয়, কাকীতে যিসমূহ অভিনয়ৰ কৰ্মশালা হয় সেই কৰ্মশালাত মই যোগদান কৰিলোঁ। তেনেকৈ কৰ্মশালাসমূহ কৰি গৈ আছিলোঁ। তাৰপিছত মই যেতিয়া কাকীতে মই HS পাছ কৰিছোঁ, তাৰপিছত মই আহিছোঁ জাগৃত মহাবিদ্যালয়, য'ত অভিনয়ৰ ডিগ্ৰী কৰিব পাৰি, তালৈ আহিছোঁ। তাত মই অভিনয়ৰ মানে সেই জাগৃত কলেজতহে মই একচুৱেলি অভিনয়ৰ যিটো থিয়ৰী হয় বা প্ৰেক্টিকেল মই তাত শিকিছোঁ মানে ভালকৈ। আৰু তাত আছিলে আমাৰ সঞ্জীৱ বুঢ়াগোহাঁই ছাৰ, তাৰপিছত গৈছে বিজিত কুমাৰ দাস ছাৰ। মই তেখেতসকলৰ পৰা মানে বহুখিনি কথা শিকিব পাৰিলোঁ। তাৰ জাগীৰত আহিলোঁ, তাৰ পিছৰ পৰা আৰম্ভ হৈছে মানে অভিনয়ৰ, বা মই গম পাইছোঁ যে অভিনয় এইটোহে বস্তু, মানে আগতে যিবোৰ কৰি আছিলোঁ সেইবোৰ অভিনয় মানে কৰি আছিলোঁ, কিন্তু সম্পূৰ্ণকৈ জনা নাছিলোঁ মই। তেনেকৈ আৰম্ভ হৈছিলে। তাৰপিছতে মই বাহাৰুল ছাৰৰ তাত, বাহাৰুল ছাৰৰ ভাগিৰথী মেমৰ তাত মই শিকিছিলোঁ, এতিয়াও শিকি আছোঁ ছাৰহঁতৰ তাতে। তেনেকৈয়ে যাত্ৰাটো আৰম্ভ হৈছিলে, সেই সৰুৰ পৰা এতিয়ালৈকে শিকিয়ে আছোঁ আৰু।
1: খুব ভাল লাগিলে তোমাৰ এই যাত্ৰাটোৰ বিষয়ে জানি। ক'ব নোৱাৰাকৈ সৰুতে অকপতে যি মনো এক কৰিছিলা, চলো পাৰফৰ্ম কৰিছিলা, সেইবোৰে আচলতে অভিনয়ৰ এটা এটা উপাদান। আৰু এটা কথা ক'ব লাগিব, যিহেতু তুমি অবিভক্ত নগাঁৱৰ, নগাঁৱত সেই নাটকৰ পৰিৱেশটো পূৰ্বৰ পৰা আছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি কেতিয়াও। প্ৰতি ঘৰে ঘৰে ভাওনা, প্ৰতি ঘৰে ঘৰে নাটকৰ সেই পৰিৱেশ। মই তোমাৰ পৰা অকণমান

0: জানিব বিচাৰিছো, এই যিটো তোমাৰ যিহেতু ঘৰ কাকীত, কাকীও যথেষ্ট সাংস্কৃতিবান এটা অঞ্চল, এই পৰিৱেশটোৱে তোমাক কেনেকৈ সহায় কৰিছিলে?
1: আচলতে পৰিৱেশটো এই অভিনয় হওক বা মানে মই যিকোনো মানে সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত মোৰ প্ৰথম আছিলে ঘৰখন। মই মোৰ ঘৰখনত মানে এনেকুৱা মই সৰুৰ পৰা এটা পৰিৱেশ পাইছিলোঁ, মানে বা হওক বা দেউতা হওক, দেউতাই গান গাইছিলে, বাও মানে এই কবিতা আবৃত্তি হওক বা নাটক প্ৰথম তাই নাটক কৰা দেখিছোঁ, মানে মই মই জীৱনত প্ৰথম তাই মানে মঞ্চত উঠা দেখিছোঁ। তো তাইক চাই পেলাই মই শিকিছোঁ, তাই কবিতা আবৃত্তি কৰে, তাইৰ পৰা মই মানে নকল কৰোঁ, এই বস্তুবোৰ প্ৰথম ঘৰৰ পৰা আছিলে। ঘৰৰ পৰা গৈ গৈ মই মানে অঞ্চলটোত দেখিছোঁ, মোৰ মই য'ত আছিলোঁ কাকী খুব মানে এই সাংস্কৃতিক ক্ষেত্ৰখনত বহুত আগবঢ়া, তাতে বহুত মানে অভিনয় হওক বা কবিতা আবৃত্তি মানে যিকোনো ক্ষেত্ৰত আগবঢ়া আছিলে। তাৰ পৰা মই অনুপ্ৰেৰণা পাইছোঁ, বহুত কেইজন ছাৰৰ তাত মই শিকিছিলোঁ, মানে সেইসকলৰ পৰা মই বহুত অনুপ্ৰেৰণা পাইছোঁ আৰু।
0: আমি অভিনয়ৰ কথাখিনি পাতিলোঁ, অকণমান আবৃত্তিৰ কথা পাতিব বিচাৰিছোঁ। যিহেতু তুমি উল্লেখ কৰিলে যে আচলতে এই কথাটোও ক'ব লাগিব যে যিসকল অভিনয়ৰ সৈতে জড়িত হৈ থাকে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত আবৃত্তিয়ে চুই যায়, যিহেতু বাহ্যিকভাৱে আবৃত্তিও আবৃত্তিৰ জৰিয়তেও ক'ৰবাত নহয় ক'ৰবাত আমি অভিনয় কৰিব লাগে। অকণমান আবৃত্তিৰ বিষয়ে কোৱাচোন, কেনেকৈ আৰম্ভ হৈছিলে
1: আবৃত্তি? মই মানে মোৰ কৈছোঁ মোৰ ঘৰখন সৰুৰ পৰা আছিলে এইবোৰ লাইন এইটো ক্ষেত্ৰত মানে আগবঢ়া আছিলে। মই প্ৰথম কবিতা আবৃত্তিত ৰাপ নাছিলে দেই, মোৰ মায়ে মানে টানি আজুৰি, আমাৰ মা মানে এনেকুৱা হৈছে টানি আজুৰি বাঘ আৰু মোক ধৰি লৈ যায় মানে ক'ৰবাত কিবা কৰ্মশালা হ'লে, মা এতিয়াও কিবা কৰ্মশালা হ'লে তই যা মানে তই কৰগে তাতে ভাল হ'ব, সেনেকুৱা আছিলে। তো মায়ে লৈ গ'ল, আমাৰ প্ৰথম দুইজনীকে লৈ যায়, মই মানে চুকত বহি থাকোঁ, মোৰ এইবোৰ প্ৰতি ৰাপ নাছিলে সৰুতে, আৰু কিমান মানে মুখস্থ কৰিব লাগে, প্ৰথম সেইটো মুখস্থটো মোৰ নহয় মানে। তাৰপিছত তথাপিও গ'লোঁ আৰু দুইজনীকে দিছে, কিন্তু মানে বা মানে এনেকুৱা হয় মুখস্থটো মোৰতো নহয়, কিন্তু বা দেখোঁ তাই দেখোন এৰাতিৰ ভিতৰতে গোটেই মুখস্থ হৈ যায়, মই অলপ লাজো পাওঁ।
0: বাৰ নামটো কৈ দিয়া,
1: কস্তুৰীমা দাস।
0: মই এইকেইটা জনাই থৈ ভাল পাওঁ, কস্তুৰীমা আমাৰ অংশকালীন ঘোষিকা আমাৰ যৌৱনীৰ, গতিকে কস্তুৰীমাৰ ভণ্টি তেজস্বী, হয়
1: তাই মুখস্থ কৰে, ময়ো তাইকে দেখি মানে মাহঁতেও গালি পাৰে ন, ময়ো মনে মনে মানে তাইক দেখাই নহয়, মই মনে মনে সেই কবিতাবোৰ মুখস্থ কৰিবলৈ ল'লোঁ। লাহে লাহে দেখিছোঁ দেখোন মোৰো সেইটো প্ৰতি ৰাপটো আহিছে। তাৰপিছত আমাৰ শংকৰ সংঘৰ সমাৰোহ হয়, সেই সমাৰোহত মানে আমাৰ কবিতা থাকে বা আকস্মিক বক্তৃতা থাকে, কুইজ থাকে, ৰচনা থাকে। আমাৰ মানে প্ৰথম হয় আঞ্চলিক, তাৰপিছতে মূলত হয়, তেনেকুৱা হয়। যিহেতু মই শংকৰ সংঘৰে হয় ছোৱালী, আমাৰ মানে দেউতাৰো মানে সংঘৰ লগতে জড়িত আৰু। তাৰপিছতে প্ৰথমতে মই সেই সংঘত মানে কবিতা আবৃত্তি কৰিছিলোঁ, তাতে মই প্ৰথম নিচুকনি পাইছিলোঁ। নিচুকনি পাওঁতে মানে মোৰ মনটো ভাল লাগিলে যে মই পাৰিম চাগে। তাৰপিছত মই তেনেকৈ আঞ্চলিক গ'ল, প্ৰথম প্ৰাথমিক, তাৰপিছত আঞ্চলিক, তাৰপিছত মূলত মই প্ৰথম পাইছোঁ কবিতাত, মানে গোটেই আমাৰ অসম ভিত্তিত, যেনেকৈ আমাৰ মানে গোটেই যেনেকৈ আমাৰ একাংক নাট কম্পিটিশ্যন অসম ভিত্তিত পাতে, তেনেকৈ মানে আমাৰ পাতে আৰু, তাতো মই প্ৰথম স্থান পাবলৈ সক্ষম হ'লোঁ। সেইটো যে পালোঁ, মোৰ মানে লাহে লাহে কবিতাৰ প্ৰতি ৰাপটো আহিলে। তাৰপিছত বাকো দেখিলোঁ, তাইও দেখোন আবৃত্তি কৰে, তাইৰ পৰা খুব নকল কৰোঁ মানে মই, তাই যেনেকৈ যেনেকৈ আবৃত্তি কৰে মানে ময়ো তেনেকৈয়ে আবৃত্তি কৰিবলৈ ল'লোঁ। আৰু মোৰ এটা খুব মানে এইটো বেয়া অভ্যাস নে ভাল অভ্যাস নাজানো, কিন্তু মই মানে মনে মনে কামবোৰ কৰি ভাল পাওঁ, তাই হ'ল দেখাই ভাল পায়, মানে যে আবৃত্তি মাহঁতৰ মানে মাহঁতে সোধে আৰু যে হেৰি আবৃত্তিটো তই কৰি দেখাচোন, তাই মানে লগালগ আবৃত্তি কৰে, মোক হ'লে মই নকওঁ মানে, য'ত কম্পিটিশ্যন হয় তাতহে মানে মাহঁতে মোক দেখে আৰু যে অঁ এই দেখোন আছে মানে, সেইটো বস্তু মানে তেনেকৈ লাহে লাহে আবৃত্তিৰ প্ৰতিও মানে মনটো মেলিলোঁ আৰু। এতিয়া খালি অলপ কমিছে আৰু, কিন্তু য'তে পাওঁ সুবিধা তেনেকৈ আবৃত্তি কৰোঁ আৰু কবিতাৰ।
0: সত্ৰীয়া নৃত্য, সত্ৰীয়া নৃত্যৰ আনুষ্ঠানিক শিক্ষা লোৱা হৈছে?
1: হয় হয় লৈছোঁ।
0: তেনেধৰণে সত্ৰীয়া নৃত্যৰ চৰ্চা কৰি থকা হৈছে। আমি যিহেতু আবৃত্তিৰ কথা পাতিলোঁ, নাটকৰ কথা পাতিলোঁ, সত্ৰীয়া নৃত্যৰ কথা পাতিলোঁ, এইকেইটা যদি শ্ৰোতাসকলক এটা আবৃত্তি আমি শুনাই ল'ব পাৰোঁ, নিশ্চয় অনুষ্ঠানটো খুব সুমধুৰ হ'ব।
1: হয়, মই মোৰ এটা খুব ভাল লগা কবিতা, মানে মোৰ এইটো প্ৰিয় আৰু, ভূমিতা বেজবৰুৱাৰ মই আবৃত্তি কৰিব লৈছোঁ। দিনে দিনে তোৰ কলমটোৰ চুক পাহিছিল আঘোণৰ কাঁচিখনৰ দৰে, হাই ধনশিৰ নাম্বৰৰ দুৰন্ত প্ৰেমিক, তোৰ প্ৰতিটো দিনেই তোৰ প্ৰতিটো নিশাই

0: তই মাথো শুনিছিলি অৰণ্যৰ আৰ্তনাদ, তই মচি দিবলৈ গৈছিলি তাইৰ চকুলোবোৰ, তোৰ কলমটোৰ শেষ টোপাল চিয়াহীৰে, সেয়ে তোৰ কাল হ'ল। বগা ভাত দেখি উৰা কলা কাউৰী তই নাছিলি, তই যোগ দিয়াও নাছিলি মহাপাতকীৰ বৰভোজত সুৰা আৰু সুন্দৰীৰ বেহাত, সেয়ে তোৰ কাল হ'ল। খাটকৰ তৰোৱালত তেজে লুতুৰি পুতুৰি তোৰ দেহ, সাৰ পাই পুনৰ টোপনি গ'ল কুম্ভকৰ্ণ। সেই মৃত্যুঞ্জয়, তই যাও বুলিয়ে গুচি গ'লি হৰণ্যৰ বুকুখন হুদং কৰি। ধন্যবাদ।
1: মই ভাল লাগিলে, ইমান সুন্দৰকৈ কবিতাটি আবৃত্তি কৰিছা। আচলতে এই কলাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰতে হওক, এই কলাসমূহ চৰ্চা কৰাৰ ক্ষেত্ৰতে হওক, যিখন মঞ্চ আমাক লাগে, যিখন যিটো উদ্যম আমাক লাগে, সেই উদ্যমখিনি যেতিয়া চৰ্চা কৰোঁতাজনে পায় তেতিয়া তাৰ উদ্যম আচলতে সঁচাকৈ বাঢ়ে। আৰু তোমাৰ আবৃত্তিৰ জৰিয়তে সেই উদ্যম আৰু চৰ্চা কৰি থকাৰ যিটো থল সেইটো আমি দেখিছোঁ। পুনৰবাৰ তোমাক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমি অকণমান নাটকৰ মাজলৈ আহিব বিচাৰিছোঁ। যিহেতু তুমি উল্লেখ কৰিলা যে তুমি জাগীৰোড মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলা অভিনয়ৰ, তাৰপিছত এতিয়া তুমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বাহৰুল ইছলাম আৰু ভাগীৰথী বাইদেউৰ সৈতে তুমি নাটকৰ যি অ আ ক খ সেয়া আকৌ তুমি শিকি আছা। নাটকৰ ক্ষেত্ৰত তোমাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: নাটকৰ অভিজ্ঞতা বুলি ক'লে, মই যেতিয়াৰ পৰা অভিনয় কৰিছোঁ মানে ষ্টেজত হওক, তো তেতিয়াৰ পৰা এতিয়ালৈকে অভিজ্ঞতাবোৰ বহুত বেলেগ বেলেগ ধৰণৰ।
1: আমি যদি প্ৰথম অভিজ্ঞতাটোৰ পৰা আৰম্ভ কৰোঁ, যিদিনা তুমি প্ৰথম মঞ্চত উঠিছিলা, সেই অভিজ্ঞতাটোৰ পৰা যদি আৰম্ভ কৰোঁ।
0: হয়, মই প্ৰথম যেতিয়া অভিনয় মানে ষ্টেজত কৰিছোঁ, প্ৰথম মানে কৰ্মশালা, আৰু মই নাটকখন আছিলে বৰষুণ। সেই নাটকখন কৰোঁতে মানে মোৰ হাত ভৰি পূৰা কঁপিছে, আৰু ষ্টেজত উঠা আগত পূৰা কঁপিছে। কিন্তু সেই নাটকখন যেতিয়া মই কৰি উঠিছোঁ, তেতিয়া মানে মোৰ তাত এনেকুৱা লাগিছে যে সঁচাকৈ নাটকখন কৰি ভাল লাগিলে, মানে অভিনয়টো কৰি ভাল লাগিলে, যিটো মোৰ কেৰেক্টাৰ আছিলে সেইটো কৰি ভাল লাগিলে। তো লাহে লাহে মোৰ সেই প্ৰথম অভিজ্ঞতা, মানে প্ৰথম নাটকখনে মোক বহু বেলেগ এটা অভিজ্ঞতা দিলে মানে। তাৰপিছতে মই য'ৰ পৰা HS পাছ কৰিছিলোঁ, সেইখনৰে যিজন HOD আছিলে তেখেতেও অভিনয় কৰিছিলে, মই তেখেতসকলৰ এটা গ্ৰুপত জইন হৈছিলোঁ। জইন হোৱাৰ পিছত তেখেতলোকে মানে অসম ভিত্তিত একাংক নাট কম্পিটিশ্যন কৰে, তো মোকো ক'লে যে তয়ো কৰিব পাৰিবি। তাৰপিছতে ময়ো তেখেতসকলৰ লগত মানে গ্ৰুপত জইন হ'লোঁ, নাটক কৰিবলৈ গ'লোঁ, ষ্টেজত তাকো কম্পিটিশ্যন, মানে এনেই নাটক কৰা আৰু কম্পিটিশ্যন কৰা দুটা বেলেগ। চ' মই প্ৰথমবাৰ কম্পিটিশ্যন কৰিবলৈ ল'লোঁ, তাতো খুব এটা নাৰ্ভাছ আছিলে মোৰ, প্ৰথম যিহেতু কম্পিটিশ্যন কৰিব লৈছোঁ, মোৰ ভয়ো লাগিছিলে, কিন্তু নাটকখন ভালে ভালে হৈ গ'ল। আৰু সেই অভিজ্ঞতাটোও বেলেগ আছিলে মোৰ ষ্টেজত, আৰু মানে দৰ্শকটো থাকে, তাৰোপৰিও মানে বিচাৰক থাকে, বিচাৰকৰ আগত এনেকৈ অভিনয় কৰাটো। তাৰপিছত যেতিয়া মই জাগীৰোডলৈ আহিলোঁ, জাগীৰোডত যেতিয়া মই সঞ্জীৱ ছাৰক লগ পালোঁ, সঞ্জীৱ ছাৰৰ পৰা যিখিনি মই আহৰণ কৰিলোঁ, সেই আহৰণৰ প্ৰক্ৰিয়াটো বহুত বেলেগ। ছাৰ ৰিয়েলিষ্টিক কৰে, পুৰা ৰিয়েলিষ্টিক ড্ৰামা। প্ৰথম মই গুৱাহাটী মানে জাগীৰোড অহাৰ পিছত মই সঞ্জীৱ ছাৰৰ নেতৃত্বত শিকিছিলোঁ। শিকাৰ পিছত মোৰ কাৰণে এটা ভাল চান্স আছিলে যে মই ছাৰে দিছিলে মোক যে অপৰচুনিটিটো যে তই কলাক্ষেত্ৰত আমি এখন নাটক কৰিম, তয়ো কৰিব লাগিব। তেতিয়া মানে প্ৰথম আহিয়ে যেতিয়া কলাক্ষেত্ৰৰ নাম শুনিছোঁ, কলাক্ষেত্ৰত নাটক কৰিব লাগিব, খুব এটা ভাল লাগিছে মানে। তাৰপিছত আমাৰ মানে মোৰ লগত তেনেকৈ কোনো নাছিলে আৰু, আমাৰ জুনিয়ৰ ছিনিয়ৰ আছিলে, তেনেকৈ আমি প্ৰথম কলাক্ষেত্ৰত নাটক কৰিছোঁ। সেই নাটকৰ সেই ষ্টেজৰ সেই অভিজ্ঞতাটোও বেলেগ মানে কলাক্ষেত্ৰত। চবৰ কাৰণে সাধাৰণ হ'ব পাৰে কলাক্ষেত্ৰত নাটক কৰাটো, কিন্তু মোৰ কাৰণে সেই সময়ত বহুত এটা ডাঙৰ কথা আছিলে। মই প্ৰথম কলাক্ষেত্ৰত নাটক কৰিছিলোঁ কিডনেপ বুলি নাটকখন, তাতে মই মানে মহিলাৰ যিটো মুখ্য চৰিত্ৰ, সেই মুখ্য চৰিত্ৰটোত ৰূপায়ণ কৰিছিলোঁ,
1: মাধৱদেৱ।
0: হয় হয়, কলাক্ষেত্ৰ মাধৱদেৱ, তাতে কৰিছিলোঁ। তাতো মানে ষ্টেজত ইমান ডাঙৰ, মই ইমান ডাঙৰ ষ্টেজত কেতিয়াও কৰা নাছিলোঁ মানে, আৰু ইমান দৰ্শক আছিলে, সেইটো অভিজ্ঞতা বহুত বেলেগ আছিলে। তাৰপিছতে তেনেকৈ কৰিলোঁ, আৰু মই

0: অসমৰ বাহিৰতো তেনেকে কৰিছো নাটক।
1: অকণমান অসমৰ বাহিৰৰ সেই কথাখিনি জানিব বিচাৰিছো। আমি ইতিমধ্যে যিহেতু কথা পাতিছো সেই সন্দৰ্ভত, ভাৰত ৰংগ মহোৎসৱ সম্ভৱতঃ এছিয়াৰ সৰ্ববৃহৎ এটা নাট মহোৎসৱ। ভাৰত ৰংগ মহোৎসৱত নাটক কৰিবলৈ সুযোগ পোৱাৰ অভিজ্ঞতা যথেষ্ট সুকীয়া, আৰু সকলোৱে সুযোগ নাপায়। যিসকল সৌভাগ্যৱান তেওঁলোকে সুযোগ পায় তাত নাটক কৰাৰ, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিছো।
0: হয়, মই এই চেগতে মই প্ৰথম বিজিৎ কুমাৰ দাস ছাৰক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। ছাৰে এইখিনি সুযোগ দিলে মোক ইমান ডাঙৰ এখন ষ্টেজত পাৰফৰ্ম কৰিবৰ বাবে। ছাৰৰ কাৰণে পাৰিছোঁ এইটো আজি স্বীকাৰ কৰিবলগীয়া কথা। মই তাতে আমি এখন মাইম কৰিছিলোঁ এঘণ্টা চুই যাব আৰু এঘণ্টামানৰ মোকাভিনয় কৰিছিলোঁ। তাৰ অভিজ্ঞতাবোৰ বহুত বেলেগ ধৰণৰ, মানে প্ৰথমবাৰ বাহিৰত, প্ৰথমবাৰ নহয়, মই প্ৰথম এবাৰ কৰিছোঁ বেলেগ বাহিৰত গৈ, কিন্তু এইটো ছেকেণ্ড টাইম হ'ব চাগে। মই তেনেকৈ বাহিৰত গৈ নাটক কৰিছোঁ। অভিজ্ঞতাবোৰ বহুত বেলেগ ধৰণৰ আছিলে মোৰ, যিহেতু এটা দীঘলীয়া প্ৰচেছ আছিলে। আমি বহুত দিন প্ৰেক্টিচ কৰিছোঁ, কমেও দুমাহতকৈ বেছি কৰিছোঁ আমি, তিনিমাহমান প্ৰেক্টিচ কৰিছোঁ। প্ৰেক্টিচ কৰি পেলাই তাত গৈ যেতিয়া, তাতো দৰ্শক বহুত আছিলে, দৰ্শকৰ সন্মুখত পাৰফৰ্ম কৰিছোঁ, তাকো আমি মোকাভিনয় কৰিছোঁ, কোনো ডাইলগ নাই, সেইটো এটা আমাৰ কাৰণে টাফ আছিলে। কিন্তু ভালে ভালে কৰি আহিলোঁ, শ্ব'টো বহুত ভাল পাইছে তেওঁলোকে। তাৰপিছত আমি থেচপো কৰিছোঁ। থেচপোত আমি যিখন নাটক কৰিছোঁ সেইখন অকল ছোৱালীখিনি, আমি সাতজনী ছোৱালী আছিলোঁ চন্দনখা, সেইখন আমি থেচপোত কৰিছিলোঁ। থেচপোত আমি সাতটাকৈ আমি পুৰস্কাৰ পাইছিলোঁ তাতে, অকল ছোৱালীখিনি। আমি বেষ্ট টীম, বেষ্ট ডিজাইন, বেষ্ট মিউজিক, বেষ্ট লাইট, গোটেইখিনি আমি পাবলৈ সক্ষম হৈছিলোঁ। তেনেকৈ আৰু এইটো আমাৰ কাৰণে এটা চেলেঞ্জিং আছিলে, যিহেতু আমি গোটেই ছোৱালীখিনি আছিলোঁ আৰু আমি থেচপোত কৰিছিলোঁ। তাতে আমাৰ লেংগুৱেজটো বুজি পোৱা নাছিলে, আমি এইটো অসমীয়াত কৰিছিলোঁ, তেওঁলোকৰ কাৰণেও বুজাত অলপ টান আছিলে। আমি অলপমান মানে নাটকখনত আমি বডিৰ কামবোৰ কৰিব মানে কৰিছিলোঁ আৰু, যাতে তেওঁলোকে বুজি পায়, অলপ তেনেকুৱা টাইপ কৰিছিলোঁ। সেয়াই আৰু অভিজ্ঞতা, বহুত মানে য'ত য'ত গৈছোঁ বেলেগ বেলেগ এটা অভিজ্ঞতা পাইছোঁ। কিছুমানে আমাৰ অসমীয়া ভাষাটো বুজিয়ে নাপায়, তেনেকুৱা আৰু। মই এতিয়া বৰ্তমান মানে কেইদিনমানৰ পিছতে মোৰ পাটনাথ শ্ব' আছে, তাৰ কাৰণেও এতিয়া আৰু সাজু হৈ
1: আছো।
0: এখন ভাগীৰথী মেমৰ দিন কে আন্ধেৰে, এখন হিন্দীৰ হয়।
1: এতিয়া আমি নাটকৰ কথা পাতি আছো, যদি এটা নাটকৰ সংলাপ নুশুনো তেতিয়াহ'লে ক'ৰবাত অনুষ্ঠানটো আধৰুৱা হ'ব যেন নালাগেনে বাৰু? নিশ্চয় এটা সংলাপ শুনি ল'ব বিচাৰিছোঁ, যিকোনো এখন নাটকৰ।
0: মই নাটকৰ সংলাপ শুনাম বাৰু, কিন্তু তাৰ আগতে মই শ্ৰীমন্ত শংকৰদেৱৰ মই ৰুক্মিণীহন নাটকখনৰ মানে মই শিশুপাল চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ। মোৰ এটা খুব ভাল লগা মানে চৰিত্ৰ, আৰু প্ৰথমবাৰ মই ভাওনা কৰিছোঁ, মানে অসমীয়া ভাওনা আৰু। মই সেই সংলাপটো এবাৰ কৈ দিওঁ।
2: চেদিৰাজ শিশুপাল মই, মোৰেই ভয়ত স্বৰ্গৰ দেৱতা, মত্তৰ মানৱ আৰু পাতালৰ বাখু কিয় হয় কম্পমান? মোৰেই দুই বাহুৰ জৰিয়তে সমগ্ৰ চেদিৰাজ্য মই কৰিছো শাসন। মোকেই সকলোৱে এক ছত্ৰ সম্ৰাট বুলি কৰিছে ঘোষণা। আনন্দ কৰা, উৎসৱ কৰা, মহোৎসৱ কৰা।
0: ধন্যবাদ,
1: বৰ ভাল লাগিলে। শিশুপালৰ চৰিত্ৰ তুমি সুন্দৰকৈ সংলাপ মাতি শুনালা। ভাওনা, নাটক, এইসমূহে মানুহক সেই পৰ্যাপ্ত সমলখিনি দিয়ে যিখিনিৰ জৰিয়তে এজন মানুহ সৃষ্টিশীল হ'ব পাৰে, এজন মানুহে নতুন নতুন চিন্তা কৰিব পাৰে, ইতিবাচক চিন্তা কৰিব পাৰে, সেই সমলখিনি আচলতে দিয়ে। মই তোমাৰ পৰা জানিব বিচাৰিছোঁ সংক্ষেপে, এইখিনি মোৰ ভাষাহে, মই যেনেদৰে ভাবোঁ, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, এই যে তোমালোকে নাটক কৰিছা, ভাওনা কৰিছা, কবিতা আবৃত্তিৰ সৈতে জড়িত হৈছা, সত্ৰীয়া নৃত্যৰ সৈতে জড়িত হৈছা, এইসমূহ চৰ্চা কৰি থকাৰ ফলত ব্যক্তিগতভাৱে তুমি কেনেধৰণৰ পৰিৱৰ্তন এটা মনত বিচাৰি পাইছা, বা কেনেধৰণে নিজক সজাই তুলিব পাৰিছা, অকণমান সেই বিষয়ে কোৱাচোন।
0: পৰিৱৰ্তন মই

0: প্ৰথমৰ পৰা চাব গ'লে এতিয়ালৈকে মই নিজে বহুত পৰিৱৰ্তন হৈছোঁ। মানে অভিনয় বা সত্ৰীয়া বা আমি সাহিত্যৰ যিটো লাইন বাছি লৈছোঁ, এই লাইনটোত প্ৰথমে নিজে নিজক ধুনীয়া কৰি ৰাখিব লাগিব। আৰু মানে আমি নিজে নিজে ভাল হৈ থাকিলেহে আমি আনক কিবা এটা শিকাব পাৰিম বা দেখাব পাৰিম। এতিয়া মই অভিনয়ৰ ক্ষেত্ৰতে কৈছোঁ, যদিহে আমি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিওঁ, যদি আমি মানে সুস্থ হৈ নাথাকোঁ, তেনেহ'লে আমি ভালকৈ শ্ব' এটা কৰিব নোৱাৰিম, আমি বেলেগক শিকাব নোৱাৰিম বা আমি নিজৰ কামটো কৰিব নোৱাৰিম। তেনে ক্ষেত্ৰত আমি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব ল'ব লাগে। আৰু তেনে ক্ষেত্ৰত ময়ো মানে সেই স্বাস্থ্যৰ প্ৰতি গুৰুত্ব লওঁ। আৰু তেনেকৈ পৰিৱৰ্তন মানে প্ৰথমৰ পৰা এতিয়ালৈকে বহুত হৈছে। মানে যেতিয়া মই প্ৰথম মানে এনেইতো কৰ্মশালা লৈছোঁ, কিন্তু জাগৃত অহাৰ পিছত যিটো মোৰ পৰিৱৰ্তন হ'ল এতিয়ালৈকে, এইটো মানে বহুত বিশেষ হয়। কাৰণ জাগৃত অহাৰ পিছত মই যেতিয়া অভিনয়ৰ যিটো কৰ্ছ কৰিছোঁ 3 বছৰ, সেই 3 বছৰ মানে মই নিজে নিজৰ দেহত হওক মানসিকভাৱে হওক মই বহুতখিনি পৰিৱৰ্তন পাইছোঁ। এতিয়া চাব গ'লে নৰ্মেল মানুহ এজনে যেনেকৈ চিন্তা কৰে হয়তো মই তেনেকৈ নকৰোঁ। মানে নৰ্মেল মানুহ এজনে ৰাতিপুৱা শুই উঠিলে, ভাত খালে বা তেওঁ বা নৰ্মেল মানুহ মানে চাকৰি বা কৰিছে, তেওঁ চাকৰিলে গ'ল, আহি ৰাতি পালে, ভাত খালে, আকৌ শুলে, তেওঁ ডেইলি ৰুটিনখন সেইখন। কিন্তু মোৰ ৰুটিনখন অলপ বেলেগ, মানে মোৰ নহয়, যিসকল এইটো লাইনত আছে তেখেতসকলৰ ৰুটিনখন বেলেগ। আমি সদায় নতুন নতুন মানুহ পাওঁ। এতিয়া মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক মই কেতিয়াও এনেকৈ কথা পতা নাই, আপোনাৰ সৈতে মোৰ এইটো নতুন। চ' আমাৰ এইবোৰে মানে বহুত বেলেগ বেলেগ পৰিৱৰ্তন কৰায়, মানসিকভাৱেও বহুতখিনি ষ্ট্ৰং কৰায়। তেনে ক্ষেত্ৰত বহুতখিনি পৰিৱৰ্তন আহিছে। আৰু মই বিশেষকৈ মানে দুখবোৰ হওক সুখবোৰ হওক মানে ইজিলি ল'ব পাৰোঁ। মানে মোৰ জীৱনত যদি কিবা এটা দুখ হয়, সেই দুখটো মই ইজিলি ল'ব পাৰোঁ। আগতে নোৱাৰিছিলোঁ, কিন্তু লাহে লাহে মই এইটো লাইনত সোমাই সোমাই ইমানেই গভীৰ হৈ গ'লোঁ যে মই এতিয়া বাকী চিনি নাপাওঁ। মানে মই অকল অভিনয়, এই নাচ গান এইবোৰে চিনি পাওঁ। মানে মই মানে বাকী মোৰ কি হৈ আছে, বাকীবোৰ লাইন এইবোৰ মানে মোৰ কাৰণে একো নহয় তেনেকুৱা।
1: মানে নিজৰ যিখিনি অনুভৱ, সেই অনুভৱখিনি এটা পৰ্যায়লৈকে সম্বৰণ কৰিব পৰা যিটো ক্ষমতা, সেই ক্ষমতা হয়তো অভিনয়ে দিয়ে।
0: হয়, দিয়ে দিয়ে।
1: আৰু লগতে এই কথাটো ক'লা, এই কথাটো মোৰ খুব বেছি ভাল লাগিলে যে প্ৰতিদিনে আমি এজন নতুন নতুন ব্যক্তি পাওঁ, তেওঁলোকক আমি অবজাৰ্ভ কৰিব পাৰোঁ, তেওঁলোকক আমি অধ্যয়ন কৰিব পাৰোঁ। সেই ব্যক্তিজন ক'ৰবাত নহয় ক'ৰবাত আমি অভিনয়ত যাতে খটাব পাৰোঁ, সেই চৰিত্ৰটো যাতে ক'ৰবাত বেলেগ এটা চৰিত্ৰৰ সৈতে আমি সম্পৰীক্ষামূলকভাৱে কৰিব পাৰোঁ নেকি, এনেধৰণৰ শিক্ষাবোৰ আচলতে অভিনয়ে দিয়ে। এতিয়া আমি যিহেতু অভিনয়ৰ কথাই পাতি আছোঁ, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, পৰিকল্পনা কেনেধৰণৰ কৰিছা, ইয়াৰ পিছত কি ধৰণে কৰিম বুলি ভাবিছা?
0: হয় হয়, মই এতিয়া বৰ্তমান বাহাৰুল ছাৰ ভাগীৰথী মেমৰ তাতে শিকি আছোঁ। মোৰ নেক্সট মই ভাবি আছোঁ যে মই NSD ট্ৰাই কৰিম। তাৰপিছত মোৰ অলপ লক্ষ্যবোৰ বেলেগ ধৰণৰ হয়। মই পটককৈ পাব পৰা বস্তুটো মোক নালাগে। মানে বৰ্তমান যুগটো এনেকুৱা যুগ যে ছ'চিয়েল মিডিয়া হওক বা তেনেকৈ মানুহ মানে সোনকালে আগবাঢ়িব বিচাৰে, সোনকালে মানে পটককৈ ভাইৰেল হ'ব বিচাৰে বা এইবোৰ সোনকালে বিচাৰে। কিন্তু মই অলপ লাহেকৈ, মই যিহেতু এতিয়া শিকি আছোঁ, মই নাভাবোঁ যে মই অভিনয় বহুত ডিগ্ৰী কৰিলোঁ, তাৰপিছত ছাৰহঁতে তাত শিকিলোঁ, এতিয়াও শিকি আছোঁ, মই যে বহুত জানো, মই সেইটো নাভাবোঁ, কেতিয়াও নাভাবোঁ। মই মানে অভিনয়ৰ আৰু বস্তু জানিব খোজোঁ। বিশেষকৈ মই ডাইৰেকশ্যন কৰা নাই আজিলৈকে, মই কাৰোবাৰ আণ্ডাৰত নাটক কৰিছোঁ। ডাইৰেকশ্যন মানে মই কৰ্মশালা তেনেকৈ দিওঁ আৰু, সৰু সুৰা তেনেকৈ সৰুখিনিক নাটক ডাইৰেকশ্যন কৰিছোঁ। কিন্তু মই নিজে নিজৰ ডাইৰেকশ্যনত নিজেই নাটক কৰা নাই, সেইটো এটা মন আছে। আৰু স্ক্ৰিপ্ট লিখিব মই একদম নোৱাৰোঁ, সেইটো মই চেষ্টা কৰিব মন আছে, স্ক্ৰিপ্ট লিখি পেলাই। তাৰপিছতে লাইটটো মই শিকিছিলোঁ, মানে লাইট কৰা, আৰু লাইটটো শিকিছিলোঁ কিন্তু আজিলৈকে কৰা নাই। তাৰপিছতে মিউজিকৰো তেনেকৈ কাম কৰিব মন আছে, যিহেতু অভিনয়টো কৰি থকা হয়, কিন্তু বাকী কামখিনিও শিকাৰ এটা মন আছে। তাৰপিছতে NSDটো ট্ৰাই কৰিম আৰু, কি হয় নাজানো, সেয়া আৰু।
1: আমি আশা কৰিছোঁ প্ৰতিগৰাকী অভিনয় কৰ্মী বা নাট্যকৰ্মী এটা লক্ষ্য থাকে যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীত তেওঁলোকে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সকলোৰে এটা লক্ষ্য থাকে। আমি আশা কৰিছোঁ অনুষ্ঠানৰ জৰিয়তে তোমাৰ সেই

0: লক্ষ্যত তুমি উপনীত হোৱা, তুমি সফল হোৱা, আমি শুভকামনা জনাইছোঁ তোমাক।
1: হয়, ধন্যবাদ।
0: আমি যিহেতু নাটকৰ কথাই পাতি আছোঁ, পুনৰবাৰ সেই নাটকৰ কথাই পাতিব বিচাৰিছোঁ। বিভিন্ন মঞ্চত অভিনয় কৰা হ'ল, অসমৰ বাহিৰতো, বহিৰাজ্যতো অভিনয় কৰাৰ সুযোগ লাভ কৰিলা। কিবা এটা অভিজ্ঞতা এনেকুৱা তোমাৰ পৰা জানিব বিচাৰিছোঁ, যিটো অভিজ্ঞতা তোমাৰ আজীৱন মনত থাকিব, যিটো অভিজ্ঞতা তোমাৰ, মই এতিয়া এই যে অভিজ্ঞতা বুলি সুধিছোঁ তোমাক, তোমাৰ মনলৈ এইমাত্ৰ সেই অভিজ্ঞতাটোৱে আহিছে, সেই অভিজ্ঞতাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা বহুত বহুত জেগাত গৈছোঁ ন, তাৰ বহুত বহুত বেলেগ বেলেগ অভিজ্ঞতা আছে। কিন্তু মই মোৰ জীৱনত এটা ভাল অভিজ্ঞতা কওঁ দেই, যিহেতু বেয়া অভিজ্ঞতা বাৰু বহুত থাকে, মই ভাল অভিজ্ঞতা এটা কওঁ। মই অসম ভিত্তিত আৰু নাট কম্পিটিশ্যন, একাংক নাট কম্পিটিশ্যন হৈছিলে, তাতে মই মানে এনেকুৱা হৈছিলে, আমাৰ প্ৰথম যেতিয়া মানে স্ক্ৰিপ্টটো সিহঁতে লয় ন, যিসকলে অনুষ্ঠানটো পাতে তেওঁলোকে স্ক্ৰিপ্টটো লয়, আৰু সেই সময়ত আমি গম পোৱা নাছিলোঁ যে কম্পিটিশ্যনটো কেতিয়া আছে কি কথা। আমাক ক'লে যে তোমালোকে এতিয়া মানে নতুনকৈ স্ক্ৰিপ্ট জমা দিব নোৱাৰিবা, সেনেকৈ ক'লে। তাৰপিছত আমাৰ মানে নাটক এখন ৰেডি, ইমানকৈ ৰেডি হোৱা নাই আৰু, অলপ অলপ ৰেডি হৈ আছিলে যে ক'ৰবাত যদি কম্পিটিশ্যন পাওঁ আমি তেনেহ'লে কৰিম, যিহেতু পাই গৈছোঁ আমি, তো তেনেকৈ ভাবিছিলোঁ যে আমি নাটকখন কৰিম সেই কম্পিটিশ্যনটোত। কিন্তু তাৰ পৰা ক'লে যে এতিয়া অলৰেডি হৈ গ'ল, তোমালোকে নোৱাৰিবা এতিয়া এপ্লাই কৰিব কাৰণে। তাৰপিছতে তেখেতসকলৰ পৰা আকৌ এটা ফোন কল আহিলে, আৰু মানে কম্পিটিশ্যনটোলৈ আৰু পাঁচদিনমান আছিলে, বাকী আছিলে, পাঁচদিনমান বাকী আছে, তাৰ আগত ফোন আহিছে যে এটা দলে কেঞ্চেল কৰিছে, তোমালোকে আহি কৰিব পাৰিবা। সেই সময়ত মানে আমাৰ যিটো টীম আছিলে, খুব ভাল পাইছোঁ মানে, আৰু যে হ'ব পাঁচদিনত মিলাই দিম, আৰু মোৰ মানে অলপ অভাৰ কনফিডেঞ্চ আগৰ পৰা আছিলে, মই মানে যদিহে মানে নাটকখন নাই হোৱা, ৰেডি নাই হোৱা, কিন্তু মানে মই কৈছোঁ মানে চবকে কৈছোঁ, একো নাই আমি পাৰিম মানে, তহঁতে ভয় নাখাবি, আছোঁ নহয় চব ঠিক হ'ব, পাঁচদিন আছে আমি দিনে ৰাতিয়ে প্ৰেক্টিচ কৰিম, একো কথা নাই। তাৰপিছতে আমি লাগি গ'লোঁ, প্ৰথম আমাৰ স্ক্ৰিপ্টটো দীপক গগৈ ছাৰৰ আছিলে, ঘৰ নাটকখনৰ স্ক্ৰিপ্টটো বাৰু আছে আমাৰ তাতে, আমাৰ তাত আছে। তাৰপিছতে আমি ভাবিলোঁ মিউজিক কি কৰিম, আমি কেনেকৈ কৰিম মানে, যিহেতু আমি ষ্টেজত এবাৰো কৰা, মানে আমি মঞ্চত এবাৰো কৰা নাই। তাৰপিছতে গোটেইখিনি লগ হ'লোঁ, আমি যিখিনি মানুহ আছিলে, মানুহ বাৰু বেছি নাছিলে, চাৰিজন পাঁচজনমান আছিলে। তাৰপিছত আকৌ কেইটামান কেৰেক্টাৰ নকৰোঁ বুলিয়ে গুচি গ'ল, তাৰপিছত আকৌ কেৰেক্টাৰ ভৰাব লগা হৈছে, মাতি কৰি তেনেকৈ ৰেডি কৰিলোঁ। ৰেডি কৰি মানে পাঁচদিন খুব প্ৰেক্টিচ কৰিলোঁ, মানে দিনে ৰাতি আমি প্ৰেক্টিচে প্ৰেক্টিচ মানে, আৰু খোৱা খোৱা এইবোৰ চব বন্ধ, প্ৰেক্টিচ কৰিলোঁ। তাৰপিছতে আমি শ্ব' দিনা, মানে দুদিন কম্পিটিশ্যনটো হৈছে, আমাৰ প্ৰথম দিনাই পেলাই দিছে, প্ৰথম দিনা পেলাইছে, গম পাইছোঁ তেওঁলোকৰ অলপ মানে সেই যিখিনি পাতিছে অলপ আমাৰ গ্ৰুপটোৰ প্ৰতি অলপমান মানে হেৰি আছে আৰু। তেনেকৈ আমি কৰিব গ'লোঁ নাটকখন, নাটকখন কৰিবলৈ গৈ আমি চব ঠিকে আছে, আমি কম্পিটিশ্যনটো কৰিলোঁ, কৰি মেলি পিছদিনাখন মই ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ গম পাইছোঁ আমি নাটকখন নাপাওঁ আৰু, বহুত ভাল ভাল টীম আহিছে আৰু, মানে গম পোৱা গৈছে আৰু যে আমি নাপাওঁ আৰু, এনেকৈ মানে ভাবিছোঁ আৰু। মই ঘৰলৈ গ'লোঁ, ঘৰলৈ গৈ মেলি আমাৰ টীমটো আকৌ পিছদিনাখন নাটক চাব আহিছে, মানে দুজনমান আৰু, মইতো ঘৰলৈ গ'লোঁ। তাৰপিছতে ঘৰলৈ যোৱাৰ পিছত মোক ৰাতি 12টামান নে 1টামান বজাত, মানে পিছদিনাখন ৰাতি আৰু, যিদিনাখন ফলাফল দিছে আৰু, ৰাতি মোক আমাৰ টীমৰ দাদা এজনে ফোন কৰিছে যে তই বেষ্ট এক্ট্ৰেছ পাইছ। মানে মোৰ মানে সেই সময়ত মই বুজাব পৰা নাই মানে কেনেকুৱা ভাল লাগিছে, মানে মই বেষ্ট এক্ট্ৰেছ পালোঁ। তাৰপিছতে সেই মই কিন্তু এটা মানে বেয়া যে মই ৰিজাল্টটো মানে মই ল'ব নোৱাৰিলোঁ আৰু, যিহেতু মই তাত নাছিলোঁ, আমাৰ টীমৰ মেম্বাৰে ল'লে, সেইটো মোৰ খুব এটা ভাল অভিজ্ঞতা।
0: কি আছিল নাটকখন?
1: ঘৰ।
0: ঘৰ,
1: ঘৰ।
0: নাটকৰ কম্পিটিশ্যনটো ক'ত হৈছিল?
1: এইটো বাগজাপ মৰিগাঁও।
0: সেইটো এটা খুব ভাল লগা অভিজ্ঞতা, যিখন নাটক তোমালোকৰ তাত কৰিবলৈ অনুমতিয়ে তেওঁলোকে
1: দিয়া নাছিলে,
0: তাৰ পাছত তোমালোকে কিবা দৈৱৰ দুৰ্বিপাকত নাটকখন কৰিবলৈ সুযোগ পালা, তাৰপিছত তুমি শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিলা। সঁচাকৈ এটা খুব ভাল লগা অভিজ্ঞতা। কেতিয়াবা অপ্ৰত্যাশিত কিছুমান খবৰেও মানুহক আনন্দ দিয়ে, আৰু এই অভিজ্ঞতাটো হয়তো তোমাৰ জীৱনলৈ মনত ৰৈ যাব। আৰু এনে আৰু তেনেকুৱা ধৰণৰ কিবা হাঁহি উঠা অভিজ্ঞতা তোমাৰ পৰা জানিব বিচাৰিছোঁ।

0: হাঁহি উঠা মানে আছে বাৰু। আমি যেতিয়া তেজপুৰ নাটক কৰিব গৈছোঁ তেতিয়া মানে মোৰ হিন্দীটো এতিয়াও বেয়া। হিন্দী মানে মোৰ নাটকখনো মই বহুত প্ৰেক্টিছ কৰিব লাগে। মেমহঁতে গম পায়, যেতিয়া মই ভাগীৰথী মেমে মানে মোক এবাৰ ফোন কৰিছিলে যে তই হিন্দী নাটক এখন কৰিব লাগিব, পাৰিবি নাই? মই একে উশাহে কৈছোঁ পাৰিম মেম, লাগিলে পাৰা নোৱাৰা এইবোৰ পিছৰ কথা আহিছিলোঁ। হিন্দী মানে মোৰ বেয়া আৰু, কিন্তু কৰি দিওঁ আৰু স্ক্ৰিপ্টখন মানে কমেও মই এসপ্তাহ নহয় আৰু, তিনিদিনমান ভালকৈ প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছত হয়গৈ। আৰু তেজপুৰ নাটক কৰিব যাওঁতেতো চব হিন্দী ইংলিছ মানে যিখিনি মানুহ আছে মানে আমাক মানে আমাক ছেটটো ডিজাইন কৰিছে তেওঁলোকে মানে চবটো ইংলিছত পাতে বা হিন্দীত পাতে, মই মানে একদম বেয়া আৰু হিন্দী ইংলিছ। আৰু তেতিয়া মানে মোৰ আমাৰ দুটা শ্ব' হৈছিলে, প্ৰথম শ্ব'টো হৈছিলে, তাৰপিছত ছেকেণ্ড শ্ব' হৈছে, তাতে AC লগা আছে, মোৰ মানে মাতটো ভাঙি অৱস্থা নাই আৰু সেই সময়ত। তাৰপিছতে আমাক ষ্টেজতে ৰখাই তেওঁলোকে সুধিছে আৰু যে আপোনালোকে কেনেকুৱা পালে ইয়াতে কৰি। মোৰ মানে মনত কথাবোৰ আছে কিন্তু মই প্ৰকাশ কৰিব পৰা নাই এতিয়া, যিহেতু হিন্দীত আছিলে। মই মানে মই এতিয়া কেনেকৈ ক'ম মানে, এনেকৈ ভাবি আছোঁ আৰু যে হেই মই যদি ক'ব পৰা হয় মই ভাল আছিলে। আৰু যিহেতু নাটকখনত মই বেছিভাগ ওলাই থাকোঁ, তেখেতসকলে মানে বিচাৰিছিলে যে মই কিবা এটা কোৱা, আৰু গমো পাইছে যে মই কিবা এটা ক'ম চাগে, তেওঁলোকে ভাবিছিলে যে মই ক'ম। ছাৰেও বিজিত ছাৰ আছিলে, বিজিত ছাৰে কয় মানে দেখাই দিছে আৰু যে কওকে কিবা এটা, কিন্তু মানে মই এতিয়া কেনেকৈ ক'ম মানে, হিন্দীত এটা দুটা লাগি যাব ন, আৰু তেওঁলোকতো হিন্দীতে তেনেকৈ কথা পাতে, গমটো পাই যাব। তথাপিও আৰু মানে ক'ব মন আছিলে কিন্তু মোৰ মাতটো ভাঙি আছিলে, মই ভাবিলোঁ যেন নোকোৱাটোৱে ভাল আৰু। তাৰপিছতে আমাৰ বাকী ল'ৰা এটা গৈছিলে, সি আৰু ইংলিছ আৰু হিন্দীত মানে পূৰা ভাল আৰু, মানে সিয়ে গোটেই প্ৰগ্ৰেমটো চলালে আৰু, ছাৰো হিন্দীত ভালেই, ছাৰো কথা ক'লে তেনেকুৱা। আৰু মানে সেই বাহিৰত প্ৰগ্ৰাম কৰিব গ'লে এইটোৱে মানে অলপ হেৰি হয়, হিন্দীত কথা পাতিব লাগে যে মই মানে কথা ক'বই নোৱাৰোঁ হিন্দীত, মানে আধাতে লাগে মানে মোৰ, সেইটো দুৰ্বলতা আছে। আৰু মই ভাবোঁ সেইটো দুৰ্বলতাটো মানে অভিনয় স্ক্ৰিপ্টত নহয়, কিন্তু এনেই নৰ্মেলি পাতা মানে পাতিব লগা হ'লে অলপ খেলি মেলি হয় আৰু। তো তেনেকুৱা মানে হাঁহি উঠা অভিজ্ঞতাও আছিলে। আৰু মোৰ খুব মানে বেছি জমনি উঠে মোৰ ট্ৰেইনত, যেতিয়া আমি বাহিৰৰ নাটক কৰিব যাওঁ, যেতিয়া ট্ৰেইনত কোনোবা বেলেগ মানুহ আহে, যেতিয়া সোধে কিবা কিবি ক'ত যাবা, কোন নাটক কৰিবা তোমালোকে, তেতিয়া মানে মই ক'বই নোৱাৰোঁ, এনেকৈ অলপ বুজাওঁ আৰু, হাঁ হাম লোক এছে ওহা পৰ যায়, কিন্তু মানে ভালকৈ তেখেতলোকে মানে অকণমান চায় আৰু, ভাবে আৰু এই অসমৰ পৰা আহিছে চাগে দে, তেনেকুৱা হয় এইটোৱে আৰু। এই তেনেকুৱা জমনিবোৰ বহুত হৈ থাকে মানে বাহিৰত গ'লে আৰু।
1: আমি আশা কৰিছোঁ তোমাৰ এই দুৰ্বলতা সবলতালৈ ৰূপান্তৰিত হওক, আৰু খুব সুন্দৰকৈ যিহেতু ইয়াৰ পিছত কৰিবলগীয়া নাটকখন হিন্দীৰ দিছোঁ, সেই নাটকখন তুমি খুব সুন্দৰকৈ মঞ্চায়ন কৰা, খুব সুন্দৰকৈ অভিনয় কৰা, আমি তাৰে আশা প্ৰকাশ কৰিছোঁ। আমাৰ অনুষ্ঠান প্ৰায় সামৰিবই হৈছে, সময় প্ৰায় কমি আহিছে, তথাপিও আমি তোমাৰ পৰা আন এটা কবিতা এই মুহূৰ্তত শুনি ল'ব বিচাৰিছোঁ।
0: হয়, মই কবিতা তেনেকৈ আবৃত্তি কৰোঁ, কিন্তু মই বিশেষকৈ অভিনয় যিহেতু মানে অভিনয় কৰি ভাল পাওঁ, যিহেতু সময়ো আপুনি কৈ আহিছে সময়ো কম হৈছে, সেইকাৰণে মই অভিনয় মানে সংলাপ এটা শুনাওঁ। হয় হয়, মই চন্দনখাৰ, মোৰ এটি খুব ভাল লগা চৰিত্ৰ চন্দনখাৰ নাটকখনৰ, তাৰে মোৰ ভাল লগা সংলাপ এটি মই কৈ দিওঁ। সি যে দিগন্ত প্ৰসাৰী বলাকাৰে লুকা ভাকু খেলা হেঙুলি আকাশৰ সোণৰঙী মেঘ, ঘূৰি ফুৰিম দেশে বিদেশে হাবি পাহাৰ নদ নদী সাগৰ ভেদি, মই জিৰণি ল'ব খোজোঁ তোৰ বুকুৰ মাজতে এখন দেশ, মই কালক্ষীয় দানৱ গুপ্ত দানৱ ৰাজকুমাৰ বিদ্যুৎ জীৱাৰ সৈতে বিয়াত বহিছিলোঁ, কিন্তু জ্ঞাত অজ্ঞাতভাৱে মোৰ ক'ৰবাত কিবা খেলি মেলি হৈছিল। মোৰ এই কথা গম পাই লংকাধিপতি ৰাৱণ মোৰ ওপৰত ভয়ংকৰভাৱে ক্ৰোধিত হৈছিল, কাৰণ দানৱসকল আছিল অসুৰৰ চিৰশত্ৰু। মোৰ বিয়াত কোনো সুখী হোৱা নাছিল, মোৰ আৰু বিদ্যুৎ জীৱাহৰ গোপন বিয়াৰ কথা গম পাই ৰাৱণে বিদ্যুৎ জীৱাহক হত্যা কৰিছিল। কিমান কিমান পাখণ্ড হ'লে নিজ ভগ্নীক ভগ্নী বুলি পাহৰি যাব পাৰে কোনোবাই।
1: মই ক'ৰবাত সেই অভিনয়ৰ মাজত সোমাই গৈছোঁ, এখন নাটক চাই থকাৰ দৰে মোৰ অনুভৱ হৈছে। আমি কেতিয়াবা যদি

0: সুযোগ পাওঁ নাটকখন নিশ্চয় এবাৰ চোৱাৰ আশা থাকিব, আৰু কেতিয়াবা যদি সুযোগ পাওঁ তোমাৰ নাটক চোৱাৰ যথেষ্ট আশা থাকিব। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে আমি পৰিকল্পনাৰ কথা পাতিলোঁ, আমি পাতিলোঁ কেনেকৈ তুমি নাটকৰ অভিজ্ঞতাৰ সৈতে জড়িত হৈ আছা, আমি বহু কথা পাতিলোঁ, আমি অভিনয়ৰ বিভিন্ন ধৰণৰ কথা পাতিলোঁ, যিহেতু অভিনয় বুলি ক'লে কেৱল মঞ্চ অভিনয় নহয়, অভিনয় বুলি ক'লে অভিনয়ৰ বিভিন্ন মাধ্যম আছে, মোতকৈ তোমালোকে ভালকৈ জানিব বাৰু, তথাপিও মঞ্চ অভিনয়ৰ কথা আমি বিশেষকৈ বিশেষতভাৱে পাতিলোঁ। কেমেৰাৰ অভিজ্ঞতা তেনেকুৱা হৈছেনে, বা ৰেডিঅ'ত যিহেতু আমি কথা পাতি আছোঁ, ৰেডিঅ' নাটকৰ তেনেকুৱা কিবা অভিজ্ঞতা হৈছে নেকি, অকণমান সেই বিষয়ে কোৱাচোন।
1: হয় হয়, ৰেডিঅ'ৰ তেনেকৈ মই প্ৰথমবাৰ ৰেডিঅ' নাটক কৰাৰ সুযোগ পালোঁ, নয়ন পাটগিৰি ছাৰে দিছিলে মোক, এই চেগতে মই ছাৰক ধন্যবাদ জনাইছোঁ, যিহেতু মই প্ৰথমতে ৰেডিঅ' নাটক কৰা নাছিলোঁ, ছাৰে মোক এইখিনি সুযোগ দিলে। মই নয়ন পাটগিৰি ছাৰৰ ডাইৰেকশ্যনত কৰিছিলোঁ শুভ বিবাহ নাটকখন কৰিছিলোঁ, প্ৰথম আছিলে আৰু সেইখন।
0: সেয়া আছিল তোমাৰ অনাদৰণত প্ৰথমখন?
1: হয়।
0: অকণমান কেমেৰাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: হয়, কেমেৰাৰ অভিজ্ঞতা আছে, মই কেমেৰাৰ তেনেকৈ ৰঙত কৰিছোঁ, চিৰিয়েল কৰিছিলোঁ, ৰেঙনিটো কৰিছিলোঁ, তাৰ অভিজ্ঞতাবোৰ অলপ বেলেগ হয়, মানে আমি মঞ্চৰ অভিনয় কেমেৰাৰ অভিনয় বহুত পৃথক, মানে যিহেতু আমি মঞ্চৰ অভিনয়টো ভুল হ'লে মানে ৰখোৱাৰ চান্স নাথাকে আৰু, মানে ডাইলগবোৰ ৰিপিট নহয় আৰু, কিন্তু কেমেৰাত হয় ভুল হ'লে মানে আকৌ এবাৰ কোৱাৰ চান্স থাকে তেনেকুৱা। আৰু মই বিশেষকৈ মানে যদিও কেমেৰা এক্টিং কৰিছোঁ বা আগলৈ কৰিম, কিন্তু মই মঞ্চৰ অভিনয়বোৰ বেছি ভাল পাওঁ, কাৰণ মঞ্চত মানে মঞ্চৰ অভিনয় দৰ্শকৰ সন্মুখত কৰাৰ যিটো মানে মজা, সেই মজাটো মানে কেমেৰাৰ সন্মুখত মই একেবাৰে নাপাওঁ, যদিও বা চান্স পালে কৰোঁ, কিন্তু মোৰ প্ৰিয় মানে মঞ্চৰ অভিনয়টোহে, মঞ্চখন বহুত প্ৰিয় মোৰ।
0: আমি বহু কথা পাতিলোঁ অভিনয়ৰ বিষয়ে, বিশেষত বহু কথা পাতিলোঁ, তোমাৰ দক্ষতাৰ বিষয়ে জানি সঁচাকৈ খুব বেছি ভাল লাগিলে। আমি অনুষ্ঠান সামৰিব লাগিব, একেবাৰে শেষত তোমাৰ পৰা জানিব বিচাৰিছোঁ আজি অনুষ্ঠানত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিল।
1: হয়, মই আপোনাক কৈছোঁৱে ন প্ৰথমতে যে মই পঞ্চম শ্ৰেণীত থাকোঁতেই ইণ্টাৰভিউ কেনেকৈ লয়, ইণ্টাৰভিউ দি মোৰ কেনেকুৱা লাগে, সেই সময়তে মই বুজি উঠিছিলোঁ, যদিও মোৰ সন্মুখত যেনেকৈ আপুনি আছে এতিয়া, সেই সন্মুখত কোনো নাছিলে, সেই সময়ৰ পৰা এতিয়ালৈ মানে যিখিনি অভিজ্ঞতা বুটলি যেনেকৈ মই আপোনাক আজি কথাখিনি ক'বলৈ সুযোগ পালোঁ, সেই সুযোগখিনি দিয়াৰ বাবেও আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই বুজাব পৰা নাই আচলতে মোৰ মানে এই অনুষ্ঠানটিত উপস্থিত থাকি কেনেকুৱা লাগিছে, আচলতে মই আজি নিজকে ধন্য মানিছোঁ, এইখিনি মানে যিখিনি মোৰ অন্তৰ ইমান দিনে কথা আছিলে বা অভিজ্ঞতা আছিলে সেইসমূহ মই প্ৰকাশ কৰিবলৈ সুযোগ পাইছিলোঁ, মানে পাইছোঁ আজি, ভাল লাগিছে আৰু।
0: নিশ্চয়কৈ তোমাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, সময়খিনি আমাক দিলা, তোমাৰ দক্ষতাৰ বিষয়ে শ্ৰোতাসকলক জনোৱাৰ আমি এই অনুষ্ঠানৰ জৰিয়তে সুযোগ পালোঁ। পুনৰবাৰ এনেদৰে লগ হ'ম, পুনৰবাৰ এনেধৰণে কথা পাতিম, তোমাক ধন্যবাদ জনাইছোঁ প্ৰিয় শ্ৰোতা। সেয়া আছিল আজিৰ ন প্ৰতিভাৰ অতিথি, এগৰাকী উদীয়মান নাট্যকৰ্মী তেজস্বিতা দাস। তেজস্বিতা দাসৰ দক্ষতাৰ বিষয়ে এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ, আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল উদীয়মান নাট্যকৰ্মী, নৃত্যশিল্পী, অভিনেত্ৰী তেজস্বিতা দাস, আৰু অনুষ্ঠানটিৰ আগ ধৰিলে ভাস্কৰ শইকীয়াই।

তৰালি শৰ্মাৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। কেতিয়াবা মনৰ ভিতৰত প্ৰকাশ কৰিব নোৱাৰা, ক'ব নোৱাৰা কিছু কথা বুকুখন ভৰি থাকে। ভালপোৱা, অভিমান, অপেক্ষা,

আৰু নোকোৱা কথাৰ সেই অনুভৱবোৰেই যেন কেতিয়াবা গান হৈ ওলাই আহে। এনে এক গভীৰ অনুভৱৰ গীত আপোনালোকক শুনাবলৈ লোৱা হৈছে। গীতটিৰ কণ্ঠদান কৰিছে মৌচুম গগৈ।

বাহিৰ সুৰমানেই যেন বুকুৰ কোনোবা নিজান কোণত লুকাই থকা কথাবোৰৰ কিবা এটা অনুভৱ। এটি সুৰে কেতিয়াবা মনলৈ নমাই আনে শাওনৰ বৰষুণ, কেতিয়াবা সোঁৱৰাই দিয়ে কোনোবা আপোনৰ মুখ, আৰু কেতিয়াবা অজানিতে মনটোকে লৈ যায় এখন সপোনৰ দেশলৈ। সেই বাহিৰ মায়াময় সুৰৰ সৈতেই অনুভৱৰ এটি কোমল গীত আপোনালোকক শুনাবলৈ লৈছোঁ। কণ্ঠদান কৰিছে জুবিন গাৰ্গে।

ইমানপুৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই কস্তুৰীমা দাসে ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী শুনিলে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো লোকগীত আজিৰ শিল্পী অনামিকা দেৱী তালুকদাৰ।

শ্ৰোতাসকলে লোকগীত শুনি আছে অনামিকা দেৱী তালুকদাৰৰ কণ্ঠত। অনুষ্ঠানত পুনৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

শ্ৰোতাসকলে লোকগীত শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে। আজিৰ শিল্পী অনামিকা দেৱী তালুকদাৰ।

লোকগীত শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে অনামিকাদেৱী তালুকদাৰৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপতো শুনিবলৈ পাব। এতিয়া শুনক ভজন আৰম্ভণিতে, এয়া অনুৰাধা পৰোৱাল।

সেয়া আছিল অনুৰাধা পৰুৱালৰ কণ্ঠৰ ভজন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ভজনৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অনুপ জলতাৰ কণ্ঠৰ এটি ভজন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুভ্ৰা দত্তৰ কণ্ঠৰ সংগীত শুনিলে, ৰাগ ৰাগেশ্ৰী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব 5:30। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।